এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জিয়াত এয়া আকাশবাণী নগাঁও। আজি বৃহস্পতিবাৰ, অসমীয়া লেখেৰে 1948 শতাব্দৰ জেঠ মাহৰ 13 আৰু ইংৰাজী 2026 বৰ্ষৰ মে' মাহৰ 28 তাৰিখ। ষ্টুডিঅ'ৰ ঘূৰিত পোৱা 5:55 যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ৰ মজিয়াত মই তৃষ্ণা ভৰদ্বাজ, মোৰ সৈতে কৰ্তব্য কক্ষত আছে জ্যোতিকা শৰ্মা বৰুৱা আৰু নিয়ন্ত্ৰণ কক্ষত আছে আশীষ মজুমদাৰ।

এইখিনিতে শুনক আজি আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। 6:15 নিবেদন কৰা হ'ব উপাসনা, 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, 7:05 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি শুনিবলৈ পাব।

7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত, 7:30 মূৰ্চনা, 8:00 আৰু 8:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ, 8:30 পৰা 9:30

15 মিনিটলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰৰ যোগে শুনিবলৈ পাব। 9:20 আগবঢ়োৱা হ'ব ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ। অনুষ্ঠানটিত শুনিবলৈ পাব অৰুণ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি। কেইটিমান অসমীয়া গীত শুনিবলৈ পাব 9:50। 10:00 আগবঢ়োৱা হ'ব এখনি সংগীতালক্ষ্য। 11:00 পৰা বিয়লি 4:29 ক্ৰমে আকাশবাণী গুৱাহাটী, দিল্লী আৰু মুম্বাই কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰৰ যোগে শুনিবলৈ পাব। 4:30 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ। 5:00 পৰা 5:15 ক্ৰমে আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি, আকাশবাণী মুম্বাই কেন্দ্ৰৰ বিবিধ ভাৰতী অনুষ্ঠান আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি শুনিবলৈ পাব। মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ আগবঢ়োৱা হ'ব 5:25। 5:45 আৰু 6:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিক্ষকৰ অনুষ্ঠান আৰু অসমীয়া বাতৰি শুনিবলৈ পাব। কৃষক বন্ধুসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী সম্প্ৰচাৰ কৰা হ'ব 6:10। 6:45 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি।

এটি বৃন্দগীত আগবঢ়োৱা হ'ব 7:05। 7:10 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি। 7:20 নিবেদন কৰা হ'ব কেইটিমান আধুনিক গীত। সুৰ লহৰী অনুষ্ঠানটি শুনিবলৈ পাব 7:30। 8:00 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি। 8:02 যুৱৰাগিনী। 8:32 আগবঢ়োৱা হ'ব কেইটিমান অসমীয়া বোলছবিৰ গীত। 8:45 9:45 ক্ষমা কৰিব 9:25 শুনিবলৈ পাব আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু News@9 আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসম বিধানসভাৰ পৰ্যালোচনা আৰু নিশাৰ আঞ্চলিক বাতৰি। 9:30 আগবঢ়োৱা হ'ব এখনি নাটক শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

শ্ৰোতাই ইমান পৰে গগন চৌধুৰী কণ্ঠৰ লোকগীত, হাফিজা বেগম চৌধুৰী আৰু সংগীসকলৰ কণ্ঠৰ ইছলামিক ভক্তিমূলক গীত আৰু ৰেকিবুদ্দিন আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিলে। উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এইবাৰ নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনাবলৈ লৈছোঁ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ খিয়াল ৰাগ অহিৰ ভৈৰৱ।

আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। নম্বৰটি পুনৰ কৈছোঁ 9435053214। খন্তেক পাছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি শুনিবলৈ পাব।

0: ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তিক পাছতে বাতৰি শুনিবলৈ পাব।
2: বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে। 1600 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধনী ভোটত গৃহীত হয়। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। উল্লেখযোগ্য যে ছিকিম এই বঁটা লাভ কৰা দেশৰ 15 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি পুলিচ কালাৰ হৈছে ব্যতিক্ৰমী সেৱা, দৃঢ় অনুশাসন আৰু ৰাষ্ট্ৰৰ প্ৰতি নিষ্ঠাৰ স্বীকৃতিস্বৰূপে আৰক্ষী বাহিনীক প্ৰদান কৰা সৰ্বোচ্চ আনুষ্ঠানিক সন্মান। ছিকিম আৰক্ষীয়ে জনসাধাৰণৰ সেৱা আৰু ৰাজ্যখনক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দায়বদ্ধতা, ত্যাগ আৰু পেচাদাৰিত্বৰ প্ৰতি লাভ কৰা এই স্বীকৃতিয়ে সমগ্ৰ ৰাজ্যখনক গৌৰৱান্বিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান দ্বিতীয় পৰ্যায়ৰ ফলপ্ৰসূ ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অভিযানে আন্তঃগাঁথনি সৃষ্টিৰ বাহিৰলৈ গৈ নিয়মীয়াকৈ নিৰীক্ষণ, নাগৰিকৰ অংশগ্ৰহণ আৰু বিভিন্ন অংশীদাৰৰ মাজত একত্ৰীকৰণৰ জৰিয়তে লক্ষণীয় ফলাফল নিশ্চিত কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক আৱৰ্জনা প্ৰক্ৰিয়াকৰণ প্লাণ্ট আৰু গোবৰ্ধন প্লাণ্টকে ধৰি কঠিন আৱৰ্জনা ব্যৱস্থা সম্পৰ্কীয় আন্তঃগাঁথনিৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়ে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে 9খন ৰাজ্যত 30,000 কোটি টকা ব্যয় সাপেক্ষ ৰেলৱে, বিদ্যুৎ আৰু লোকনিৰ্মাণ খণ্ডৰ 7টা জটিল আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। শক্তিখণ্ডৰ প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে চহৰ, আৱাসিক গোট আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু সমগ্ৰ চহৰাঞ্চলৰ ছাদৰ ওপৰত সৌৰশক্তি গ্ৰহণ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিদ্যুতৰ খৰচ হ্ৰাস, শক্তি সুৰক্ষা উন্নত আৰু ঘৰুৱা তথা গোট পৰ্যায়ত স্বচ্ছ শক্তিক প্ৰসাৰিত কৰাৰ অৰ্থে ছাদৰ ওপৰৰ সৌৰশক্তিক মিছন মোডত গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। পথ আৰু বন্দৰ সংযোগ প্ৰকল্পসমূহ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে কয় যে ৱাধাৱান বন্দৰক বহুমুখী মডেল উন্নয়নৰ আৰ্হি হিচাপে বিকশিত কৰা উচিত, যাতে বৃহৎ পৰিবহণ ব্যৱস্থা একত্ৰিত কৰি ভৱিষ্যতৰ বাবে পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিব পাৰি। তেওঁ কয় যে এই প্ৰকল্পটোক বন্দৰ হিচাপে চোৱাৰ পৰিৱৰ্তে উপকূলীয় জাহাজ, আভ্যন্তৰীণ জলপথ, নিৰ্দিষ্ট মালবাহী কৰিডৰ, দ্ৰুতবেগী ৰেল সংযোগ, ঘাইপথ আৰু বিমানবন্দৰ সংযোগৰ জৰিয়তে সংযুক্ত ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ হিচাপে চাব লাগিব। কেন বেটৱা নৈৰ আন্তঃসংযোগ প্ৰকল্প পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পই সহযোগিতা, সময়মতে নিষ্কাশন আৰু প্ৰযুক্তিভিত্তিক নিৰীক্ষণৰ জৰিয়তে আন্তঃৰাজ্যিক জল সমস্যা সমাধানৰ বাবে আন ৰাজ্যসমূহৰ আৰ্হি হিচাপে কাম কৰিব লাগে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী ভীতি সম্পৰ্কীয় বিধেয়কখন ধনী ভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে।
3: समान नागरिक संहिता को अपनाना हमारे चुनावी घोषणा पत्र में शामिल एक महत्वपूर्ण प्रतिबद्धता थी। हमें प्रसन्नता है कि चुनाव के बाद विधानसभा के पहले सत्र में ही हम इन ऐतिहासिक उपलब्धियों को हासिल करने में सफल रहे। अब हम इसे राष्ट्रपति जी की मंजूरी के लिए भेजेंगे और मंजूरी मिलते ही विधेयक असम में लागू हो जाएगा।
2: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ কালছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহমেদাবাদ আৰু গান্ধীনগৰ জিলাৰ প্ৰায় 12টা ৰাজহুৱা সেৱা, শিক্ষা আৰু গ্ৰাম্য আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। শ্ৰীশ্বাহে গান্ধীনগৰৰ কলুল তেহচিলত কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অন্তৰ্গত কেইবাটাও প্ৰকল্প ৰাইজৰ নামত উৎসৰ্গা কৰিব। সন্ধিয়ালৈ গৃহমন্ত্ৰীগৰাকীয়ে আহমেদাবাদত মাতা উমিয়াধাম প্ৰাংগণৰ নতুন আৱাসিক ভৱন আৰু ভীমজিপুৰাৰ ভাৰত মাতা চৌহদ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে শাহিবাগ আৱৰ্ত ভৱনত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠক জিমনিছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ছাইপ্ৰাছত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় আয়োগৰ উপাধ্যক্ষ কাজা কাল্লাছ আৰু ছাইপ্ৰাছৰ বৈদেশিক মন্ত্ৰী ডঃ কনষ্টেণ্টিনোছ কম্বোছক এই আমন্ত্ৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে, সমাজত প্ৰেম আৰু সমৃদ্ধিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। কেন্দ্রীয় কয়লা মন্ত্রালয়ে আজি নতুন দিল্লীত 37,500 কোটি টাকা ব্যয় সাপেক্ষ পৃষ্ঠীয় কয়লা আর লিগনাইট গেসীয়করণ প্রকল্পর শুভারম্ভর প্রচার চলার উদ্দেশ্যে একটা রোড শোর আয়োজন করেছে। এই রোড শোর উদ্দেশ্য হয়েছে দেশত বর্তমান সম্পদ হিসাবে উপলব্ধ কয়লা আর লিগনাইটক পরিষ্কার তথা মূল্য সংযোজিতভাবে কিদরে ব্যবহার করব পারি তার প্রচার চলা। কেন্দ্রীয় কয়লা আর খনি দপ্তরের মন্ত্রী জি কিষাণ রেড্ডি আর কয়লা আর খনি দপ্তরের রাজ্যিক মন্ত্রী সতীশ চন্দ্র দুবে এই অনুষ্ঠানত উপস্থিত থাকিব। মন্ত্রালয়ের উচ্চপদস্থ বিষয়াসকল, নীতি প্রণেতাসকল, উদ্যোগপতি, বিনিয়োগকারী, প্রযুক্তি সুবিধা প্রদানকারী অনুষ্ঠান সমূহ লগতে বহুকেইটা বিত্তীয় প্রতিষ্ঠানে এই রোড শোত অংশগ্রহণ করব বলে জানিব পৰা গৈছে। মন্ত্রালয়ে জানা অনুসরি 2030 চনের ভিতর 100 নিযুত টন কয়লা বাষ্পীয়করণ করার রাষ্ট্রীয় লক্ষ্য গ্রহণ করা হয়েছে আর ইয়ার জড়িয়ে এলএনজি, ইউরিয়া, মিথানল আর অ্যামোনিয়ার দরে পণ্য সামগ্রী সমূহের আমদানি হ্রাস করবা যাব বলে আশা করা হয়েছে। মন্ত্রালয়ে প্রকাশ করা মতে দেশের কয়লা খণ্ডত আরম্ভ হবলগীয়া 2.5-3 লাখ কোটি টাকার বিনিয়োগের 25টা প্রকল্পত নতুনক 50,000 প্রত্যক্ষ আর পরোক্ষ নিয়োগের সুবিধাও উপলব্ধ হব। রাষ্ট্রীয় মহিলা আয়োগে ভারতের ইসলাম ধর্মাবলম্বী মহিলাসকলের অধিকার সংক্রান্তীয় এখন সবিশেষ পরামর্শসূচক প্রতিবেদন গৃহ মন্ত্রালয়, মহিলা আর শিশু বিকাশ মন্ত্রালয় তথা সংখ্যালঘু পরিক্রমা মন্ত্রালয়ের ওসর দাখিল করেছে। দেশের মুসলমান মহিলাসকলের আইনী, সামাজিক আর সাংবিধানিক অধিকার অধিক সুদৃঢ় করার লক্ষ্যে অনুষ্ঠিত এখন রাষ্ট্রীয় পর্যায়ের বৈঠকের পাছতেই এই প্রতিবেদন দাখিল করা হয়। আয়োগে উল্লেখ করে যে সাংবিধানিক সুরক্ষা আর শেহতীয়া আইনী সংস্কারসমূহে মহিলার অধিকার রক্ষার ক্ষেত্রে গুরুত্বপূর্ণ ভূমিকা পালন করেছে যদিও আইনী সজাগতা বৃদ্ধির এটিও যথেষ্ট থল আছে। এই সজাগতে মহিলাসকলের ন্যায়লাভর প্রক্রিয়া সহজ করে তুলব আর ব্যক্তিগত আইনসমূহের একত্রীকরণের জড়িয়ে স্পষ্টতা আনব বলে আয়োগে মত প্রকাশ করে। নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত IPL ক্রিকেট প্রতিযোগিতা 2026 এলিমিনেটর খেলখনত রাজস্থান রয়্যালসে সানরাইজার্স হায়দরাবাদক 47 রানত পরাস্ত করে। রাজস্থানে বান্ধি দিয়া 244 রানের বিশাল লক্ষ্য অনুসরণ করে সানরাইজার্সে 19 ওভার আর 2টা বলত আটাইকটা উইকেট হেরুয়াই মাত্র 196 রানহে সংগ্রহ করবলে সমর্থ হয়। রাজস্থানের হয়ে জোফরা আর্চারে সর্বাধিক 3টা উইকেট লাভ করে। ইয়ার পূর্বে খেলখনত টসত জয়লাভ করা সানরাইজার্স হায়দরাবাদের আমন্ত্রণ মর্মে প্রথমে ব্যাটিং করবলে নামি রাজস্থান রয়্যালসে নির্ধারিত 20 ওভারত 8টা উইকেট হেরুয়াই 243 রান করে। বৈভব সূর্যবংশীয় মাত্র 29টা বলত 12টা সিক্সার আর 5টা বাউন্ডারীরে 97 রান করে। এই সংস্করণত 65টা সিক্সার কোবায় এটা IPL সংস্করণত আটাইতকৈ বেশি সিক্সার মরার ক্রিস গেইলর অভিলেখও কালি সূর্যবংশীয় ভঙ্গ করার খেলখনের শ্রেষ্ঠ খেলোয়ার বঁটাও লাভ করে। এটা প্রতিযোগিতার চূড়ান্ত খেলখনের দ্বিতীয়টো স্থান নিশ্চিত করবলে কাইলৈ দ্বিতীয়খন কোয়ালিফায়ারত রাজস্থান রয়্যালস গুজরাট টাইটান্সর মুখামুখি হব। এই ম্যাচখনের বিজয়ী দলটোয় অহা দেওবারে আহমেদাবাদের নরেন্দ্র মোদী স্টেডিয়ামত রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরুর বিরুদ্ধে খিতাব দখলের যুঁজত অবতীর্ণ হব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধানমন্ত্ৰী কেইটা পুনৰ এবাৰ। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আজি গ্যাংটকৰ পালজোৰ স্টেডিয়ামত স্মৃতি মারকীক সন্মানীয় রাষ্ট্রপতির পুলিশ কালার প্রদান করব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত 51 সংখ্যক প্রগতি বৈঠকের অধ্যক্ষতা করে। 16 সংবিধান সভার প্রথমখন অধিবেশনের কালি অন্তিম দিনা বহুচর্চিত উমৈহতীয়া দেওয়ানী বিধি সম্পর্কীয় বিধেয়কখন ধ্বনির ভোটত গৃহীত হয়। সমগ্র দেশের ইসলাম ধর্মাবলম্বী লোককে আজি ঈদ উদ জোহা পালন করেছে। আর IPL ক্রিকেট প্রতিযোগিতার কালি অনুষ্ঠিত এলিমিনেটর খেলখনত রাজস্থান রয়্যালসে সানরাইজার্স হায়দরাবাদক 47 রানত পরাস্ত করে। আমার এটির বাতরি মানে পরবর্তী বাতরি পয়া 7:55 শুনবলে পাব।
4: FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো সুপ্ৰভাত। অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে জুন হাজৰিকায়।

0: এজন নিষ্ঠাহীন আৰু বেয়া বন্ধু হিংস্র জন্তুতকৈ বেছি ক্ষতিকাৰক হ'ব পাৰে। হিংস্র জন্তুৱে কেৱল শৰীৰতহে আঘাত কৰিব পাৰে, কিন্তু বেয়া সংগয়ে মানুহৰ মগজকো আক্রান্ত কৰি পেলাব পাৰে। গৌতম বুদ্ধৰ এই বাণীৰেই সুপ্রভাতৰ আজিৰ খণ্ডতেই মই জোন হাজৰিকাই আৰম্ভ কৰিছোঁ। আজি বৃহস্পতিবাৰ 1948 চনৰ জেঠ মাহৰ 13 দিন আৰু ইংৰাজী 2026 চনৰ মে মাহৰ 28 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:37:02 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:03:30। আজি শুক্লা দ্বাদশী। বৰ্তমান সময়ত শক্তিৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়। সেই শক্তিয়েই আজিৰ এই পৃথিৱীখন চলি আছে বুলি ক'ব পাৰি, আৰু শক্তি সংৰক্ষণ কৰিব নোৱাৰিলে আমাৰ ভৱিষ্যতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। আজি এই শক্তি সংৰক্ষণৰ ওপৰত আমাক কিছু কথা জনাইছে কটহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী নীলপৱন বৰুৱাই।
1: শক্তি সংৰক্ষণৰ ওপৰত আমি আলোচনা কৰিবলৈ হ'লে প্ৰথমে জানিব লাগিব যে শক্তি সংৰক্ষণ কিয় কৰিব লগা হয় বা শক্তি সংৰক্ষণ কি। আমি সকলোৱে জানো শক্তি এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰহে কৰিব পাৰে, নতুনকৈ সৃষ্টি আৰু বিনাশ কৰিব নোৱাৰে। গতিকে আমি যিখিনি শক্তি আমাৰ ব্যৱস্থাটোত বা বিশ্বব্ৰহ্মাণ্ডত আছে

0: তাক আমি এটাৰ ওপৰৰ পৰা আন এটাৰ ওপৰলৈ আমি নিব পাৰোঁ। আৰু আমি ব্যৱহাৰৰ বাবে প্ৰয়োজন যিখিনি শক্তিৰ হয় সেই শক্তিখিনিৰ যিসমূহ উৎস আছে সেই উৎসসমূহ আমাৰ সীমিত, আৰু সেই উৎসসমূহৰ বিষয়ে আমি অকণমান আলোচনা কৰিব লাগিব, জানিব লাগিব যে সীমিত উৎসৰ শক্তিৰ পৰা আমাৰ প্ৰয়োজনসমূহ কেনেকৈ পূৰণ কৰিব পাৰোঁ। এতিয়া আমি আমাৰ দৈনন্দিন জীৱন চলিবৰ বাবে যি শক্তিৰ প্ৰয়োজন হয় সেই শক্তিসমূহ আমি জীৱাশ্মজাত ইন্ধনৰ পৰা বেছিকৈ পাওঁ। আৰু জীৱাশ্মজাত ইন্ধনৰ ভিতৰত যদি কওঁ, আমি প্ৰকৃতিৰ পৰা যিসমূহ ইন্ধন পাওঁ বা জীৱাশ্মৰ পৰা যিসমূহ ইন্ধন পাওঁ, পেট্ৰলিয়াম জাত ইন্ধন যিসমূহ পাওঁ, সেয়াই হ'ল আমাৰ জীৱাশ্মজাত ইন্ধন। তাৰ ভিতৰত আহিলে পেট্ৰল, ডিজেল, ক'ক, কেৰোচিন, কয়লা, সকলোবোৰ আমাৰ জীৱাশ্মজাত। আৰু লগতে প্ৰকৃতিৰ পৰা পোৱা হ'ল জৈৱভৰ, খৰি আমি জৈৱভৰ হিচাপত বা গোবৰ আমি জৈৱভৰ হিচাপত আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেইসমূহ ইন্ধনৰ পৰা আমি যি শক্তি আহৰণ কৰোঁ সেই শক্তি এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায়। সেইকাৰণে তাক আমি অনবীকৰণযুক্ত শক্তি বুলি কওঁ, যে ইয়াক আৰু আমি এবাৰ ৰূপান্তৰ কৰাৰ পাছত পাছলৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ। জীৱাশ্মজাত ইন্ধন বা জীৱাশ্মৰ পৰা যি শক্তি আমি পাওঁ সেইখিনি পাবলৈ হ'লে বহু লাখ বছৰ ৰ'বলগীয়া হয়। গতিকে আমাৰ তাত যিখিনি শক্তি আছে বা যিখিনি শক্তিৰ উৎস মজুত আছে সেইখিনি হ'ল আমাৰ সীমিত শক্তি। গতিকে সেই সীমিত শক্তিখিনি আমি নিজেই যদি ব্যৱহাৰ কৰি শেষ কৰোঁ, আজি যিটো ৰূপত ব্যৱহাৰ কৰি আছোঁ 2040 চনমানৰ ভিতৰত সেইখিনি শক্তি শেষ হৈ যাব। আমাৰ আহি থকা প্ৰজন্মই তেতিয়া শক্তিৰ বাবে বহুত কষ্ট পাবলগীয়া হ'ব। গতিকে সেই আহি থকা প্ৰজন্মৰ বাবে শক্তি আমি সংৰক্ষণ কৰিব লাগিব, আৰু জীৱাশ্মজাত ইন্ধনৰ পৰা যি শক্তি হয় সেই শক্তিকো আমি বেলেগ অন্য শক্তি ব্যৱহাৰ কৰিব লাগিব। তাত বহু পৰিমাণৰ প্ৰদূষণৰো সৃষ্টি হয়, সি প্ৰকৃতিৰ বাবেও ক্ষতিকাৰক। গতিকে আমি এতিয়া বিকল্প ইন্ধন বা বিকল্প শক্তিৰ উৎস বিচাৰিব লাগিব, তেতিয়াহে আমি শক্তি সংৰক্ষণ কৰিব পাৰিম, ভৱিষ্যত প্ৰজন্মলৈ আমি শক্তি থৈও যাব পাৰিম, লগতে আমি প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰি যাব পাৰিম। আহোঁ এতিয়া আমি বিকল্প শক্তি কি, যে জীৱাশ্মজাত ইন্ধন যি অনবীকৰণযুক্ত এবাৰ ব্যৱহাৰ কৰাৰ পাছত শেষ হৈ যায় জৈৱভৰ, সেই শক্তিসমূহৰ ঠাইত আমি অন্য শক্তিৰ উৎস ব্যৱহাৰ কৰিব লাগিব, য'ৰ পৰা প্ৰদূষণ কম হয়, শক্তি আমি বেছিকৈ পাব পাৰোঁ, তাক পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, তেনেধৰণৰ শক্তি আমি বিকল্প শক্তি বুলি ক'ম। বিকল্প শক্তিৰ উৎসৰ ভিতৰত এতিয়া এই সময়ত আমি আটাইতকৈ সুবিধাজনক হৈছে সৌৰ শক্তি। আৰু বহুতো উৎস আছে, কিন্তু সেয়া বহু শক্তি উৎস আমাৰ বিজ্ঞানতে আবদ্ধ হৈ আছে, পৰীক্ষা নিৰীক্ষা হৈছে যদিও ব্যৱহাৰৰ কাৰণে ৰাইজৰ মাজলৈ উলিয়াই দিব পৰা অৱস্থা পোৱা নাই। কিন্তু সৌৰ শক্তি আমি সেইখিনি বাধা আগুৱাই আহি পাৰ হৈ আহি আমি সকলো ৰাইজৰ কাৰণে বৰ্তমান ভাৰত চৰকাৰেও কিছু ছাবচিডি দি হ'লেও প্ৰত্যেক ঘৰ মানুহৰ সৌৰ শক্তি লগাবলৈ ব্যৱস্থা কৰিছে। যে সৌৰ শক্তি আমাৰ কিয় বিকল্প শক্তিৰ ইন্ধন, সৌৰ শক্তিৰ পৰা আমি কি কি ব্যৱহাৰ কৰিব পাৰোঁ, কি কি আনিব পাৰোঁ, সূৰ্যই আমাক যেতিয়া পোহৰ দিয়ে, পোহৰ দিয়াৰ বিনিময়ত কোনো ধৰণৰ মাচুল পইচা একো নলয়, গতিকে আমি বিনামূলীয়াকৈ পাওঁ। সৌৰ শক্তিক আমি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰোঁ, আৰু বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিলে আমাৰ ঘৰত চলিবলগীয়া সকলো বিদ্যুতৰ কাম কাজ আমি সৌৰ শক্তিৰ পৰা আহৰণ কৰিব পাৰোঁ। তেতিয়াহ'লে আমি জলবিদ্যুৎ বা তাপবিদ্যুৎ প্ৰকল্পৰ পৰা পোৱা শক্তিতকৈ সৌৰ শক্তিৰ পৰা উৎপন্ন হোৱা বিদ্যুৎ শক্তি আমাৰ বেছি সুবিধাজনক হ'ব। তাতে আমাৰ ট্ৰেন্সপৰ্টেশ্যন লছ যিটো থাকে, যে এঠাইৰ পৰা আন এঠাইলৈ শক্তি নিয়াৰ কাৰণে যিখিনি অপচয় হয় সেই অপচয়ো নহয়, কাৰণ আমি নিজৰ ঘৰতে সেই শক্তিখিনি উৎপন্ন কৰোঁ, কিছু কিছু পৰিমাণে শক্তি সংৰক্ষণ কৰি যাব পাৰিছোঁ। আৰু শক্তিৰ অপচয় ৰোধ কৰিব লাগিব। শক্তিৰ অপচয় ৰোধ কৰিবলৈ হ'লে আমি দিনটোত যিবোৰ কাম কৰি থাকোঁ সেই কামবোৰৰ মাজত কিছু ধৰণে শক্তি অপচয় হৈ থাকে আৰু সেইবোৰ আমি কমাই যাব পাৰোঁ। এতিয়া আমি যদি চাওঁ যে ওলাই যোৱাৰ সময়ত আমি কেতিয়াবা লাইট ফেন নাচাওঁ, তো নোচোৱাকৈ থাকিলে লাইট ফেন চলি থাকে, মানে বিদ্যুৎ খৰচ হৈ আছে, গতিকে আমি সেইসমূহ লাইট ফেন ওলাই যোৱাৰ লগে লগে লাইট ফেন বন্ধ কৰি যাব পাৰোঁ। অপ্ৰয়োজনীয় যিখিনি থাকে সেইখিনি আমি নচলোৱাকৈ ৰাখিব পাৰোঁ। দিনৰ ভাগতো ঘৰৰ ভিতৰলৈ সূৰ্যৰ পোহৰ সোমাব দিলে কিছু পৰিমাণৰ লাইট আমি বন্ধ কৰি ৰাখিব পাৰোঁ। ধন্যবাদ।
1: এগৰাকী অসমীয়া অভিনেতা

পৰিচালক অৰুণ নাথ। 1952 চনত তেজপুৰত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাৱান অভিনেতাই প্ৰথমতে মঞ্চত অভিনয় কৰিছিল, তাৰ পিছত ক্ৰমান্বয়ে অসমীয়া বোলছবি জগতৰ লগত জড়িত হৈ পৰে। 1973 চনত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ অভিনয়কে নিচা হিচাপে গ্ৰহণ কৰি অতি সুন্দৰ, অতি সুৰুচিসম্পন্ন বোলছবি অসমীয়া মানুহক দি যায়। তেওঁ অভিনয় কৰা বোলছবিসমূহৰ ভিতৰত বহাগৰ দুপৰীয়া, কোলাহল, সাৰথি, অথেলো, অগ্নিস্থান আদি কেইখনমান অতি বিশিষ্ট মানদণ্ডৰ ছবি। তেওঁ বহুকেইখন টেলিভিছন আৰু দূৰদৰ্শনৰ ধাৰাবাহিকৰ উপৰিও ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। তেওঁ অভিনয় জগতলৈ আগবঢ়োৱা স্বীকৃতি হিচাপে তেওঁক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰা হয়। 2025 চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অৰুণ নাথলৈ ভৱেন বৰুৱা বঁটাও ঘোষণা কৰে। আজি আমি এইগৰাকী অভিনেতাৰ বিষয়ে কোৱাৰ প্ৰধান কাৰণ হ'ল আজিৰ এই দিনটোতেই 1952 চনত তেজপুৰত জন্মগ্ৰহণ কৰিছিল বিনায়ক দামোদৰ ছাভাৰকাৰ, এগৰাকী ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী। তেওঁক বীৰ ছাভাৰকাৰ বুলিও জনা যায়। ছাভাৰকাৰ পেছাত এজন অধিবক্তা আছিল। তেওঁৰ দেউতাকৰ নাম আছিল দামোদৰ ছাভাৰকাৰ আৰু মাতৃৰ নাম ৰাধাবাই ছাভাৰকাৰ। 1883 চনৰ 28 মে তাৰিখে নাছিক জিলাৰ ভাগলপুৰত এটি সাধাৰণ হিন্দু ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু সৰুৰেই পৰা তেওঁ অত্যন্ত সাহসী আছিল। তেওঁ সাহস আৰু সাহসিকতাৰ বাবেই বীৰ দামোদৰ ছাভাৰকাৰ বুলিও কোৱা হৈছিল। সৰুৰেই পৰা দেশৰ হৈ কিবা কৰাৰ আগ্ৰহে তেওঁক এজন বিপ্লৱী যুৱক কৰি তুলিছিল আৰু দেশখন আগুৱাই যোৱাত তেওঁ যথেষ্ট সহায় কৰিছিল। তেওঁ এজন যুৱ খেলুৱৈ হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছিল। পিনাকীচন্দ ঘোষ, ভাৰতৰ প্ৰথম তথা বৰ্তমানৰ লোকপাল। 2019 চনৰ 19 মাৰ্চ তাৰিখে এই পদত তেওঁক নিযুক্তি দিছিল। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ আগতে তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত আছিল। ইয়াৰ আগতে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এজন সক্ৰিয় সদস্য। 2019 চনৰ 17 মাৰ্চ তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু জ্যেষ্ঠ অধিবক্তা মুকুল ৰহুটগিৰ দ্বাৰা গঠিত বাছনি সমিতিয়ে তেওঁক ভাৰতৰ প্ৰথম লোকপাল হিচাপে চয়ন কৰিছিল। আৰু 2019 চনৰ 19 মাৰ্চ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ন্যায়াধীশ পিনাকীচন্দ ঘোষক ভাৰতৰ প্ৰথম লোকপাল নিযুক্ত কৰিছিল। এই পদত তেওঁ 5 বছৰ কাৰ্যকাল বা 70 বছৰ বয়সলৈকে অধিষ্ঠিত হৈ থাকিব। আজিৰ এই দিনটোতেই 1952 চনত কলিকতাত তেওঁ জন্মগ্ৰহণ কৰিছিল। ভাৰতৰ জনপ্ৰিয় অভিনেতা, প্ৰযোজক, পৰিচালক, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামাৰাওৰ 1923 চনত 28 মে তাৰিখে জন্মগ্ৰহণ কৰিছিল। অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক, লেখক চৰণ নাৰ্জাৰী। 1972 চনৰ পৰা 1985 চনলৈ অসম বিধানসভালৈ বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছিল আৰু 1977 চনত লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিনিধিত্ব কৰিছিল। অসমক ভৈয়াম জনজাতিসকলক, বিশেষকৈ বড়োসকলক প্ৰতিনিধিত্ব কৰা প্ৰথম ৰাজনৈতিক দল ভৈয়াম জনজাতি পৰিষদৰ তেখেত অন্যতম প্ৰতিষ্ঠাতা আছিল। 1967 চনত দলৰ প্ৰতিষ্ঠাকালৰে পৰা 1993 চনলৈ তেখেত অসম ভৈয়াম জনজাতি পৰিষদৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। 28 মে 1933 চনত গোৱালপাৰাৰ হাতীমাথা গাঁৱত তেওঁৰ জন্ম হৈছিল। এগৰাকী ভাৰতীয় কবি, সমালোচক কে সচিদানন্দন। তেওঁ এগৰাকী নাট্যকাৰ, স্তম্ভলেখক, সম্পাদক আৰু অনুবাদক আছিল। সচিদানন্দক আধুনিক মালায়ালম কবিতাৰ অগ্ৰদূত বুলিও কোৱা হৈছিল। তেওঁ সাহিত্য একাডেমীৰ মুখপত্ৰ ইণ্ডিয়ান লিটাৰেচাৰৰ প্ৰাক্তন সম্পাদক আৰু পাছলৈ সাহিত্য একাডেমীৰ মুখ্য কাৰ্যবাহী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল পৰিৱেশ, মানৱ অধিকাৰ আৰু জাতিভেদ প্ৰথাৰ সামাজিক অধিবক্তা, সমকালীন ভাৰতীয় সাহিত্যৰ বক্তা, কেৰালা সাহিত্য মহোৎসৱৰ সঞ্চালক প্ৰধান। আজিৰ এই দিনটোতেই 1946 চনত কোচিনৰ পুল্লুত জন্মগ্ৰহণ কৰিছিল। শ্ৰোতাসকল, শুনো আহক দীপালী বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

অনুষ্ঠানটির ইমানতে অন্ত পড়িল। এইবার আগবহাইছ মূর্ছনা। অনুষ্ঠানৰ প্ৰথমে শুনক অলকা য়াগ্নিক আৰু সোনু নিগমৰ কণ্ঠৰ এই গীতটি।

0: ফ্রী ফরেন ট্রিপ ক্লিক অন দা লিংক এতিয়াই কৰিম।
1: ককা ৰবা, লিংকত ক্লিক নকৰিবা।
0: কিয়?
1: এইটো এছএমএছ স্কাম। ক্লিক কৰিলে আপোনাৰ বেংক ডিটেইলছ হ'ব চুৰি।
0: থেংকছ গপু, বচাই দিলি। এইটো ল, তোৰ

অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। খন্তেক পাছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো অসীম হাজৰিকাৰ কণ্ঠৰেটি গীত, গীতৰ কথা হেমেন হাজৰিকাৰ।

আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ, হাত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত, ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বহুবিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাৎ কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধন্নীফুটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়কখন বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্কত 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। বিধেয়কখন লৈ কালি সদনত হোৱা দীঘলীয়া আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধি বিজেপি RSSৰ মতাদৰ্শ নহয়, বৰং ভাৰতীয় সংবিধান আৰু সংবিধান সভাত আলোচনা এই বিধিৰ মূল ভিত্তি আছিল। এই উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যত লিংগ ক্ষমতা স্থাপন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিধি 18 বছৰ নহওঁতে পিতৃ মাতৃয়ে বিধা দিয়া যুৱতী, কম বয়সত 3-4টা সন্তানৰ বোজা লোৱা যুৱতী, 3 তালাকে জীৱনলৈ অন্ধকাৰ নমোৱা মাতৃ, লিভ ইন সম্পৰ্কত প্ৰৱঞ্চনাৰ সন্মুখীন হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। তেওঁ কয় যে বহু দশক ধৰি উমৈহতীয়া দেৱানী বিধি কেৱল ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ আছিল, কিন্তু অসমে সেই চিন্তাধাৰাক বাস্তৱ ৰূপ দিলে। উমৈহতীয়া দেৱানী বিধি সংবিধানৰ 44 অনুচ্ছেদে দেখুওৱা সমতা আৰু ন্যায়ভিত্তিক নাগৰিক ব্যৱস্থাৰ সপোন বাস্তৱায়িত কৰাৰ ঐতিহাসিক পদক্ষেপ বুলি ডঃ শৰ্মাই অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আইন কোনো ধৰ্মৰ বিৰুদ্ধে নহয় বা কোনো সম্প্ৰদায়ৰ অধিকাৰ হননৰ প্ৰয়াসো নহয়, বৰং এই আইনে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ পোষণ আদি চিন্তনীয় বিষয়ত সকলো নাগৰিকে যাতে আইনৰ দৃষ্টিত সমমৰ্যাদা লাভ কৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ কয় যে ৰাজ্যৰ খিলঞ্জীয়া জনজাতি সমাজসমূহৰ পৰম্পৰা, সামাজিক গাঁথনি আৰু স্বনিয়ন্ত্ৰিত সাংস্কৃতিক

0: সংস্থাৰ প্ৰতি সন্মান জনাই সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ অন্তৰ্ভুক্ত জনজাতিসমূহক এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে।
1: ইয়াতে চাৰিটা খণ্ড আছে, 14টা চেপ্টাৰ আছে, 398টা ছেকচন আছে আৰু 7খন ছিডিউল আছে। প্ৰথম খণ্ডত বিবাহৰ চৰ্ত যে দৰাৰ বয়স 21, কইনাৰ বয়স 18। ধাৰা 4.2, 4.3 য'ত এক পত্নীত্ব আৰু এক প্ৰতিব্ৰতত বোধহুৱে কোনো জীৱিত সংগী এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক, লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত। আমি আনিছো বাধ্যতামূলক পঞ্জীয়ন, প্ৰতিখন বিবাহ আৰু লিভ ইন ৰিলেশ্যনশ্বিপক আইনৰ স্বীকৃতি দিবলৈ ইয়াত ব্যৱস্থা কৰা হৈছে। মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃ মাতৃৰ মাজত ন্যায়সংগতভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
0: মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছতে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীতকৰণৰ প্ৰস্তাৱ সদনত উত্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই সময়তে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে অধিক আলোচনাৰ বাবে সদনত বাছনি কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰেও হকক সমৰ্থন কৰে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এই দাবী অগ্ৰাহ্য কৰি বিধেয়কখন গৃহীত কৰাৰ পোষকতা কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিধেয়কখন সন্দৰ্ভত দফাই দফাই আলোচনাৰ দাবী জনায়। কংগ্ৰেছসহ সকলো বিৰোধী পক্ষৰ সকলো সদস্যই বাছনি কমিটিলৈ প্ৰেৰণ অথবা দফাই দফাই আলোচনাৰ দাবীৰে শ্লোগান দি অধ্যক্ষৰ সন্মুখলৈ উঠি যায়, ফলত সদনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষই মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ অনুমতি দিয়ে। এই প্ৰস্তাৱ ধ্বনিফুটত গৃহীত হয়। উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। তাৰ পাছতে বিগত সময়ছোৱাত মৃত্যুবৰণ কৰা ৰাজ্যৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত অধ্যক্ষ দাসে সদস্যসকলক ধন্যবাদ জনাই চমু ভাষণ দিয়ে আৰু সদনৰ কাম কাজ অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত অসমৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনি হোৱা বুলি মন্তব্য কৰে। বিধেয়কখন গৃহীত হোৱাৰ পাছত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে বিধেয়কখন বিধানসভাত গৃহীত হোৱাটো সামাজিক ন্যায়, সমতা আৰু সুশাসনৰ দিশত লোৱা যুগান্তকাৰী পদক্ষেপ। এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া জনজাতি লোকৰ সাংবিধানিক, সামাজিক অধিকাৰ আৰু সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰাখি সুসংগঠিত আৰু সমতাভিত্তিক নাগৰিক ব্যৱস্থাৰ পথ মুকলি কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয়, বৰং পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি সদ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত এই কথা সদৰি কৰে। পৰিষদে কয় যে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, গতিকে নম্বৰ প্ৰদান কৰা ব্যৱস্থাই বাহাল থাকিব। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব আৰু বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াব। অতিৰিক্ত মহাধিবক্তা পি এন গোস্বামী কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত কয় যে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে অধ্যয়নৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক অৱগত কৰোৱা হৈছে। প্ৰতিষ্ঠানে বিশদ প্ৰকল্পৰ প্ৰতিবেদন আৰু প্ৰকল্পৰ সংশ্লিষ্ট ফাইল লাভ কৰিছে আৰু শীঘ্ৰে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱ প্ৰস্তুত কৰা হ'ব। তেওঁ কয় যে অধ্যয়ন প্ৰতিবেদন পুঁজি লাভ কৰাৰ 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বাবে পুঁজিৰ যোগান ধৰিব বুলি উল্লেখ কৰি শ্ৰীগোস্বামীয়ে প্ৰভাৱ অধ্যয়নৰ পূৰ্বে কোনো গছ কটা নহয় আৰু প্ৰকল্প ৰূপায়ণৰ সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হ'ব বুলি তেওঁ আশ্বাস দিয়ে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদুজ্জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদুজ্জোহা পালন কৰা হয়। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ 65টা ঈদগাহত ঈদৰ সমূহীয়া নামাজ পঢ়া হয়। জিলাখনৰ ঐতিহ্যবাহী মিৰ্জুমলা ঈদগাহত প্ৰায় 2000 লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। ধুবুৰীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানসমূহতো আজি ঈদৰ নামাজ অনুষ্ঠিত হৈছে। বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত ঈদুজ্জোহা উদযাপন কৰা হৈছে। জিলাকেইখনত ঈদ উপলক্ষে বিৰাজ কৰা পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ কাছাৰৰ সংবাদদাতা আখিৰাণী দাস।
2: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন করা হয়েছে পবিত্র ঈদ উল আজহা। এই উপলক্ষে কাছাড় জেলাত হাজি উঠিছে ঈদগাহসমূহ। ইসলাম ধর্মাবলম্বী লোকসকলের মাজত উৎসাহ উদ্দীপনা পরিলক্ষিত হয়েছে। শিলচরের ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ করায় বর মসজিদর ইমাম মৌলানা সাব্বির আহমেদ। পিছত শান্তি সম্প্রীতির বার্তারে দোয়া প্রার্থনা করে ইসলাম ধর্মাবলম্বী লোকসকলে।
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ আত্মত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত কালি সংবাদমেলত বিশ্ববিদ্যালয় পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ অংশ হিচাপে 2023 চনৰ মেৰ পৰা 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 196 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জয়লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 29টা বলত 12টা ছিক্স আৰু 5টা বাউণ্ডাৰীৰে 97 ৰাণ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়টো স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। এই মেচখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছতে দেশৰ তৃতীয়খন ৰাজ্যৰূপে অসমত কালি সমনাগৰিক সংহিতা বলৱতৰ পথ প্ৰশস্ত হোৱাটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শীৰ্ষক গৃহীত হ'ল UCC, ৰাজপথলৈ ওলাই আহিল উল্লসিত মহানগৰবাসী। দৈনিক অগ্ৰদূত কাকতত বাতৰিটোৰ শিৰোনাম ধনী ভোটত গৃহীত অভিন্ন দেৱানী বিধি। দ্য আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিয়েল কাকতে বাতৰিটো ক্ৰমে আছাম এছেম্বলি পাছেছ ইউনিফৰ্ম চিভিল কোড বিল আৰু UCC বিল গেটছ পাছেছ ইন হাউচ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইপিনে বিৰোধীয়ে বিধেয়কখন গৃহীত হোৱাৰ বিৰোধিতা কৰাৰ এটা খবৰ আমাৰ অসম কাকতে UCC যদি ইমান ভাল আওতিলৈ জনজাতীয়সকল নাহিল কিয় শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম মন্ত্ৰীসভাৰ সম্ভাৱ্য সম্প্ৰসাৰণ সন্দৰ্ভত একোটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত আগস্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক ৰাজ্যপাল বিদেশত 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰীৰ ইংগিত। একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে বিদেশলৈ ৰাজ্যপাল 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সুশান্ত বলিন হ'ব পাৰে নতুন মুখ শিৰোনামেৰে প্ৰকাশ কৰিছে। অহা 5 বছৰত ৰাজ্য চৰকাৰে দিবলগীয়া 2 লাখ নিযুক্তিৰ লক্ষ্য সন্মুখত ৰাখি অব্যাহত থকা চৰকাৰী তৎপৰতা আৰু দিছপুৰত মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা টাস্ক ফৰ্চৰ প্ৰথমখন পৰ্যালোচনা বৈঠক সন্দৰ্ভত এটা বাতৰি দৈনিক অসম কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
0: উত্তৰ গুৱাহাটীত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোকৰ থিতাতে মৃত্যু হয়। এখন ট্ৰাক আৰু 4চকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। নিহত লোককেইজনক ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন গুৱাহাটীৰ মালিগাঁৱৰ বাসিন্দা।

মাহৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত, ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কার, জিলাৰ ৰেহৰূপত আজি শুনো আহক তামোলপুৰ জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে তামোলপুৰ জিলাৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাসে। চাকৰিৰ পাছত দৌৰাৰ সলনি তামোলপুৰৰ নীলুৱে এতিয়া ছাগলী পালনেৰে উপাৰ্জন কৰিছে বছৰি 8-10 লাখ টকা। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: বৰ্তমান চৰকাৰী চাকৰিৰ তীব্ৰ প্ৰতিযোগিতাৰ যুগত বহু শিক্ষিত যুৱক যুৱতীয়ে হতাশাত দিন কটাইছে, যদিও তামোলপুৰ জিলাৰ বগৰীসুটি অঞ্চলৰ নীলু চৰকাৰ নামৰ এজন শিক্ষিত যুৱকে দেখুৱাইছে এক ব্যতিক্ৰমী পথ। চাকৰিৰ পিছত দৌৰি 10টা বছৰ অবাবত নষ্ট নকৰি নীলু চৰকাৰে নিজৰ ভূমি তথা প্ৰাকৃতিক পৰিৱেশক মূলধন হিচাপে লৈ আৰম্ভ কৰা ছাগলী পালনৰ ব্যৱসায়ীয়ে এতিয়া তেওঁৰ জীৱনলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন। প্ৰায় 10 বছৰ পূৰ্বে এক সপোন বুকুত বান্ধি অতি ক্ষুদ্ৰকৈ আৰম্ভ কৰা নীলুৰ এই ছাগলী ফাৰ্মখনত বৰ্তমান 400ৰ অধিক উন্নত জাতৰ ছাগলী আছে। ঘাঁহ বনেৰে ভৰপূৰ অঞ্চলটোৰ প্ৰাকৃতিক সুযোগ গ্ৰহণ কৰি গঢ়ি তোলা এই ফাৰ্মখনে এতিয়া নীলু চৰকাৰৰ বাবে সপোনৰ নতুন ঠিকনা হৈ পৰিছে। কেৱল নিজৰ উপাৰ্জনৰ বাবে নহয়, বৰঞ্চ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেও নীলুৱে অঞ্চলটোৰ কেইবাজনো নিবনুৱা লোকক তেওঁৰ ফাৰ্মখনত সংস্থাপন দি স্বাৱলম্বী কৰি তুলিছে। উল্লেখ্য যে নীলুৰ ফাৰ্মৰ এই উন্নতমানৰ ছাগলীবোৰৰ চাহিদা কেৱল স্থানীয় বজাৰতে সীমাবদ্ধ নাথাকি এতিয়া বহিঃৰাজ্যলৈও সম্প্ৰসাৰিত হৈছে। জানিব পৰা মতে সকলো খৰচ বাদ দি বৰ্তমান নীলুৱে এই ফাৰ্মখনৰ পৰা বছৰি প্ৰায় 8-10 লাখ টকা উপাৰ্জন কৰি এজন সফল কৃষি উদ্যমী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। চৰকাৰী সাহায্য বা ঋণৰ মুখলৈ চাই নাথাকি নিজৰ বাহুবলেৰে সমাজত এক অনন্য পৰিচয় সৃষ্টি কৰে নীলু চৰকাৰৰ এই একক প্ৰচেষ্টাক এতিয়া সমগ্ৰ তামোলপুৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষিপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। নীলুৰ এই সফলতাই প্ৰমাণ কৰি দিছে যে দৃঢ় ইচ্ছা আৰু কঠোৰ পৰিশ্ৰম থাকিলে নিজৰ ঘৰতে থাকিও অসমৰ মাটি আৰু বতাহৰ সহায়ত আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো সম্ভৱ।
1: নেপালত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলিলে তামোলপুৰ জিলাৰ 5গৰাকী খেলুৱৈ। এই বিষয়ে অধিক জানক আমাৰ সংবাদদাতাৰ পৰা।
2: অলপতে নেপালত অনুষ্ঠিত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ময়ূৰ কাপ 2026 কাৰাটে প্ৰতিযোগিতাত পদক বুটলি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যৰ 5গৰাকী মেধাৱী সন্তানে। কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত তামোলপুৰ জিলাৰ বৃহত্তৰ নাগৰিজুলী অঞ্চলৰ জ্যোতিৰ্ময় দাসে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে উত্তম কলিতা আৰু ভিকু দাসে ৰূপৰ পদক তথা দীপ দাস আৰু অনুপ কলিতাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ঈৰ্ষণীয় সফলতাত বৰ্তমান সমগ্ৰ তামোলপুৰ জিলাতে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ক্ৰীড়াবিদৰ দলটো নেপালৰ পৰা ঘূৰি আহি নিজ বাৰ্তালাপ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে অতি সীমিত সা সুবিধা আৰু প্ৰত্যাহ্বানৰ মাজতো গ্ৰাম্য অঞ্চলৰ যুৱসকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত দেশক প্ৰতিনিধিত্ব কৰি যি পাৰদৰ্শিতা দেখুৱাইছে সেই সমগ্ৰ ৰাজ্যৰে ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সঁচাকৈয়ে প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক। লগতে দৃঢ়তাৰে প্ৰকাশ কৰে যে অনাগত দিনত অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনে অঞ্চলটোৰ ক্ৰীড়া আন্তঃগাঁথনিৰ সামগ্ৰিক উন্নয়ন সাধন কৰাৰ লগতে এই প্ৰতিভাশালী খেলুৱৈসকলক ভৱিষ্যতে আৰু অধিক আগুৱাই যাবলৈ সকলো ধৰণৰ চৰকাৰী সহায় সহযোগিতা তথা উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ হ'ব।
1: তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ উন্নয়নৰ বাবে জিলা প্ৰশাসন আৰু SSBৰ যৌথ উদ্যোগ। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: তামোলপুৰ জিলা ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ সৰ্বাংগীন উন্নয়ন আৰু স্থানীয় সমস্যা সমাধানৰ বাবে তামোলপুৰ জিলা প্ৰশাসনে চলিত মাহত এক গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু 84 নম্বৰ বাহিনী SSBৰ মাজত সীমান্ত অঞ্চলৰ উন্নয়নক লৈ এখন বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত সীমান্তৰ দুৰ্গম গাঁওসমূহৰ আন্তঃগাঁথনিৰ বিকাশ, খোৱাপানীৰ সুব্যৱস্থা কৰা আৰু স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগসমূহ প্ৰশাসনীয়ভাৱে ক্ষিপ্ৰতাৰে সমাধান কৰাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সীমান্ত সুৰক্ষাৰ সমান্তৰালভাৱে জনকল্যাণ আৰু চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে লোৱা এই যৌথ উদ্যোগে সীমান্তবাসীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
1: সদ্যঘোষিত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত তামোলপুৰ জিলাৰ শিক্ষাখণ্ডৰ এক উল্লেখনীয় চৰকাৰী সফলতা পোহৰলৈ আহিছে। জিলাখনৰ নাগৰিজুলীস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে এইবেলি দুয়োটা পৰীক্ষাতে 100% উত্তীৰ্ণৰ হাৰেৰে এক ব্যতিক্ৰমী সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে চৰকাৰীভাৱে পৰিচালিত এই আৱাসিক বিদ্যালয়খনে সমাজৰ পিছপৰা তথা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ মানদণ্ডসম্পন্ন শিক্ষা প্ৰদান কৰি আহিছে। বিদ্যালয়খনৰ ছাত্ৰীসকলৰ এই সৰ্বাত্মক সফলতাই এতিয়া সমগ্ৰ জিলাখনতে আনন্দৰ জোৱাৰ তুলিছে। জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজে এই সফলতাক চৰকাৰী শিক্ষা ব্যৱস্থাৰ এক ইতিবাচক খোজ হিচাপে অভিহিত কৰিছে। আজিলৈ জিলাৰ ৰেহৰূপত ইমানেই। কাইলৈ একে সময়তে পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ এই অনুষ্ঠানত আগবঢ়াইছো নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ প্ৰথম খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
2: আজি আপোনাৰ জন্মদিন,
3: তুমি কেনেকৈ গম পালা?
2: অলপতে অফিচৰ গাড়ী আপোনাৰ তালৈ পঠিয়াওঁতে মই ফোন কৰিছিলোঁ, আৰতি বৌয়ে ধৰিছিলে আৰু তেতিয়া কথাটো গম পালোঁ।
3: এইটো বৰ বেয়া কথা নহয়, তেওঁক মই ধৰিম আজি। সাধাৰণতে মই মোৰ জন্মদিনৰ কথা কাকো জানিবলৈ নিদিওঁ, তোমালোকে জানিলা।
2: আপোনালৈ শুভেচ্ছা থাকিল জন্মদিনৰ।
3: ধন্যবাদ, ধন্যবাদ কমল। ৰা, কথাটো সঁচা, আজি মোৰ জন্মদিন 3 নৱেম্বৰ। প্ৰথমে পৰিবাৰ, তাৰপিছতে ক্ৰমে ফোনত নাতি নাতিনীহঁত, জীয়াৰী জোঁৱাই, ল'ৰা বোৱাৰী আৰু সম্পৰ্কীয় দুই একে মাত্ৰ জন্মদিনৰ শুভেচ্ছা জনালে, সেয়ে মাত্ৰ কমল। আৰু অন্য কোনেও মোৰ জন্মদিনৰ খবৰ নাপায়। কমল, মই মোৰ জন্মদিন পালন নকৰোঁ, কেক খোৱাৰ ব্যৱস্থা মোৰ নাথাকে। মোৰ কাৰণে জন্মদিন যিকোনো এটা অন্য দিন। আজি অৱশ্যে এটা ব্যতিক্ৰম হ'ব, আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰই ষ্টুডিঅ'ৰ মজিয়ালৈ তোমালোকে মোক মাতি আনিলা। জীৱনৰ আহ ফালি চাব খুজিছা, তোমালোকৰ ভাষাত জীৱনৰ দীৰ্ঘ আৰু বাণী, হয়নে?
2: হয়।
3: গতিকে মোৰ জন্মদিনটোৰ খবৰ আজি সদৰি হৈ গ'লেই আজিৰ পৰা সম্পূৰ্ণ 75 বছৰ পূৰ্বে 3 নৱেম্বৰত মোৰ জন্ম হৈছিল। জন্ম হৈছিল ডিব্ৰুগড়ৰ সেন্দুৰিয়ালিৰ দাঁতিত, এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে
2: ডিব্ৰুগড়ত। কিন্তু আমি জানো আপুনি শোণিতপুৰৰ এহেলামত আপোনাৰ ঘৰ।
3: অঁ হয় হয় হয়, সেইটো অৱশ্যে হয়। এতিয়া মই মোৰ ঘৰ বুলি ক'লে মই এহেলামত বুলিয়েই ক'ম, আৰু ডিব্ৰুগড়ত কোনো চিনচাপ নাই। ডিব্ৰুগড়ত মোৰ জন্ম হৈছিলে, হৈ পেলাই মই বোধ কৰোঁ তাৰ 2 বছৰমানহে আছিলোঁ, 2 বছৰতকৈ দুমাহমান কম আছিলোঁ। এই প্ৰসংগত মোৰ দেউতাৰ বিষয়ে, পিতৃৰ বিষয়ে ক'ব লাগিব
2: নিশ্চয়,
3: কাৰণ ডিব্ৰুগড়ত তেতিয়া দেউতাই এটা কাম কৰিছিলে, গতিকে তাৰ পৰা মই টানি আনিব লাগিব। সেইখিনি ক'বলৈ গ'লে মই দেউতাৰ বিষয়ে তোমালোকক কিছু কথা ক'ব লাগিব।
2: নিশ্চয়
3: কমনে, কওঁনে?
2: আমি জানিবলৈ বৰ আগ্ৰহী।
3: দেউতা তেতিয়া ডিব্ৰুগড়ত দি টাইমছ অৱ আছাম বোলা যিখন প্ৰথম ইংৰাজী সাপ্তাহিক বাতৰি কাকত আছিলে তাৰ সম্পাদক আছিলে ডিব্ৰুগড়ত।
2: ডিব্ৰুগড়ত
3: তেখেত কেনেকৈ সেই বাতৰি কাকতখনৰ সম্পাদক

0: সেই বিষয়ে ক'লে তোমালোকে শুনি অলপ ভাল পাবা, সেই বিষয়ে মই অলপ কওঁ। মই অলপ আগৰ পৰা কওঁ, দেউতাৰ বিষয়ে আজি অলপ কথা কৈ লওঁ। দেউতা মাক দেউতাক বৰ সৰুতে ঢুকাইছিলে, তেওঁ তেতিয়া MBA স্কুলৰ ছাত্ৰ আছিলে। দেউতাহঁতৰ ঘৰ আছিলে তেতিয়া বিশ্বনাথ চাৰিআলিৰ ভিৰ বোলা এখন ঠাইত। মাক দেউতাক তেওঁৰ পঞ্চমান শ্ৰেণীত থাকোঁতে ঢুকালে, আৰু তেওঁৰ এজন ককায়েক বৰদেউতা আৰু এগৰাকী তেওঁৰ বায়েক জেঠাই আছিলে। এতিয়া এগৰাকী পেহীয়েকে ডাঙৰ দীঘল কৰিলে আছিলে পঢ়া শুনাত। পঢ়াৰ পিছত MBA স্কুল পাছ কৰিলে, যেতিয়া হেৰি নাছিলে, MBA স্কুলো নাছিলে, ইংৰাজী স্কুল নাছিলে, আৰু তেতিয়া গোটেই দৰং জিলাৰ ভিতৰত, তেতিয়া দৰং জিলা বুলি কোৱা হৈছিলে, তাৰ এখনেই হাইস্কুল আছিলে, তেজপুৰত গভৰ্ণমেণ্ট হাইস্কুল। গতিকে দেউতা MBA পাছ কৰাৰ ভিতৰত খুব ভালকৈ গোটেই দৰং জিলাৰ ভিতৰত প্ৰথম হৈ পাছ কৰিলে, আহি তেজপুৰৰ গভৰ্ণমেণ্ট হাইস্কুলত নাম লগালেহি। বহুতে সহায় কৰিলে, অলপ পা পইচা দিয়ে, তেতিয়াতো পা পইচা বেছি নালাগে, তাৰপৰা সেইখিনিয়ে যথেষ্ট আছিলে। তেতিয়া তেওঁ হোষ্টেলত আছিল অলপমান দিন, তাৰপিছত এটা ঘৰত দুজন ছাত্ৰ লগ লাগি নিজে ৰান্ধি বাঢ়ি খাই
1: বৰ্ডিং
0: তাত আছিলে। তাৰপৰা তেওঁ মেট্ৰিক পাছ কৰিলে, আৰু মেট্ৰিক পাছ কৰিলে তেতিয়া কলিকতা ইউনিভাৰ্চিটিৰ তলতহে আছিলে মেট্ৰিক। তেওঁ গোটেই সেই সময়ত তেওঁ গোটেই ইউনিভাৰ্চিটি মানে মেট্ৰিক প্ৰাৰ্থীসকল, তেতিয়া আকৌ মেট্ৰিক তোমাৰ উৰিষ্যা, তাৰপৰা পশ্চিমবংগ, অসমৰ গোটেইখিনি, এইখিনি লগ লগাই পেলাই কলিকতা ইউনিভাৰ্চিটিয়ে পৰীক্ষা পাতিছিলে। তেওঁ সেইবাৰ 15th হৈছিলে গোটেই হেৰিত। তেতিয়া অৱশ্যে 10টালৈকেহে তেওঁলোকে হেৰি কৰে, আজিকালি যেতিয়া 20টালৈকে তেওঁ কৰে, তেওঁ 15th হৈছিলে, আৰু কিবা তাত গ'ল্ড মেডেল পাইছিলে, চোকা আছিলে। তাৰপিছত যি হওক, তেওঁ তাৰপিছতে মেট্ৰিক পাছ কৰি কটন কলেজত এডমিশ্যন ল'লে। তেওঁ 15টকীয়া
1: জলপানী
0: পাইছিলে, তাৰে সৈতে তেওঁৰ হৈ যায়। তাৰে আনকি তেওঁ তেতিয়া বৰদেউতাই কোনোবাখন বাগানত কিবা এটা এপ্ৰেণ্টিচ কাম কৰিছিলে, তেওঁ সেই 15টকাৰে, এইবিলাক শুনি ভাল পাবৰ কাৰণে মই কৈছোঁ কথাবিলাক, তাৰে তেওঁ 3টা টকা বৰদেউতালৈ মনি অৰ্ডাৰ কৰি পঠিয়ায়, বাকী 12টকাৰে তেওঁৰ গোটেই মাহটোৰ খৰচ হৈ যায়। পঢ়ি ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰত তেওঁ ফিলছফিত অনাৰ্ছ লৈ পেলাই থাৰ্ড ইয়াৰ হ'ল। সেইবছৰ তেওঁ কটন কলেজৰ ইউনিয়ন ছেক্ৰেটেৰী হৈছিলে থাৰ্ড ইয়াৰত। মই কথাটো ঠিক মনত নাই, বা মই ভালকৈ শুদ্ধ হ'বনে হয়নে নহয় নাজানো, হয়তো ভেৰিফাই কৰিলে পিছত গম পাম। মই জানিব পাৰিছিলোঁ যে তেওঁ এই কটন কলেজৰ প্ৰথম ইউনিয়ন ছেক্ৰেটেৰী আছিলে। কটন কলেজৰ যিখন তালিকা আছে ইউনিয়ন ছেক্ৰেটেৰী, সাধাৰণ সম্পাদকৰ, তাত বোলে তেওঁৰ প্ৰথম নামটো আছিল।
1: কোন চন?
0: 1921 চনত। তেতিয়া 1900 তেওঁ তাৰপিছত ফ'ৰ্থ ইয়াৰলৈ উঠিল। ফ'ৰ্থ ইয়াৰলৈ উঠাৰ সময়তে অসহযোগ আন্দোলন আৰম্ভ হ'ল। অসহযোগ আন্দোলন আৰম্ভ হ'ল হওঁতে তেতিয়া এটা হাইকমাণ্ডে, তাৰপৰা নেতাসকলে অসহযোগ আন্দোলনৰ কাৰণে স্কুল, কলেজ, কাছাৰী, সকলো চৰকাৰী যিবিলাক ব্যৱস্থা আছিলে তাৰ পৰা বয়কট কৰিবৰ কাৰণে আহ্বান জনালে। আৰু তুমি শুনিছা বোধ কৰোঁ চন্দ্ৰনাথ শৰ্মা, তেওঁ সেইখিনি সময়ত কংগ্ৰেছৰ নেতা আছিলে, আৰু তেওঁই, তুমি জানা বোধ কৰোঁ, অসমলৈ প্ৰথম কংগ্ৰেছ আনিছিলে তেওঁই,
1: মহাত্মা গান্ধীক
0: প্ৰথম কংগ্ৰেছ। তেওঁ প্ৰথম যিকেইজন পায়নিয়াৰিং লিডাৰ আছিলে, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ আৰু নবীন বৰদলৈ, তেওঁলোককো এই চন্দ্ৰনাথ শৰ্মাই কংগ্ৰেছলৈ আনিছিলে। আৰু তেতিয়া চন্দ্ৰনাথ শৰ্মাই হোষ্টেলে হোষ্টেলে গৈ ল'ৰাবিলাকক মবিলাইজ কৰি পেলাই কলেজ বয়কট কৰিবলৈ আহ্বান জনালে, আৰু সেই আহ্বানত দেউতায়ো কলেজ বয়কট কৰিলে। কৰি পেলাই লগে লগে জেললৈ যাব লগা হ'ল, জেললৈ গ'ল, জেলত 9 মাহ থাকিল। 9 মাহ থাকি অহাৰ পিছত সেই বছৰটো গ'লেই। তাৰপিছত তেওঁ এতিয়া কলেজত ভৰ্তি হ'ব লাগে, সমস্যাটো সেইটো হ'ল, তেওঁতো পা পইচা নাই, জলপানী যিটো আছিলে স্কলাৰশ্বিপ সেইটো কাটি
1: গ'ল,
0: সেইটো কটা গ'ল। তেতিয়া তেওঁৰ খুব শুভাকাংক্ষী তেওঁৰ যিজন, তেওঁ অনাৰ্ছ আছিলে ফিলছফিত, ডক্টৰ টমাছে তেওঁলৈ এখন চিঠি দিলে। তেওঁ তেতিয়া বিশ্বনাথ চাৰিআলি সেই ভিৰৰ গাঁৱতে আছিলে, চিঠি দিলে যে তিলক, তেওঁৰ নাম তিলক চন্দ্ৰ শৰ্মা দেই, চিলেমত নামটো কোৱাই নাছিলে ইমান সময়, তিলক চন্দ্ৰ শৰ্মা, তিলক তুমি আহা, তুমি কলেজত এডমিশ্যন লোৱাহি, মই এই ছমাহ মানে আছে বার্ষিক পিছর বছরের বার্ষিক পরীক্ষালে ফাইনাল পরীক্ষালে তোমাক মই সেইখিনি পয়সা যেখানে লাগে জোগাড় করে দিম আর স্কলারশিপটি তুমি নাপাবে কিন্তু যেখানে লাগে মানে তোমার ব্যবস্থা লোম বড় মরম করেছিল মানে চোকা থাকার কারণে দেউতা চোকার কারণে তারপরে কিন্তু তুমি এটা তিলক তুমি আন্ডারটেকিং দিব লাগবে যাতে আগলৈ তুমি আন্দোলন নকরা দেউতাই কলে সেইটো মই নিদিও আন্দোলন মই এটা দেশখনের স্বাধীনতার কথা গতি হয়েছে মই সেইটো আন্ডারটেকিং নিদিও বহুতে আন্ডারটেকিং দি পেলায় কলেজ ভর্তি হল তেওঁলোকৰ লগত ভুবনেশ্বর বৰুৱা কোনোবা তারপরে প্রফুল্ল চন্দ্র বৰুৱা তেওঁর ভায়েক ফুনু বৰুৱা এইবিলাক দেউতাহঁতৰ কন্টেক্ট কৰি আছিলে তেওঁ বহুতে কলেজত যোগ দিলে দেউতাই নিদিলে দেউতাই নিদি পেলায় চতিয়া হাইস্কুলত তেতিয়া বিজয় ভাগবতী অমিয় কুমার দাস এইবিলাকৰ লগত একেলগে জেল খাইছিলে আর তেওঁ তেজপুরের লড়া বিজয় ভাগবতী অমিয় দাস দেউতাক খুব মরম করেছিল তেতিয়া বিজয় ভাগবতীয়ে বিজয় ভাগবতী চতিয়াত ঘর বিজয় ভাগবতীয়ে চতিয়া হাইস্কুল পাতিলে তেতিয়া সেইখিনি সময়তে বহু ঠাইত কিছু ন্যাশনাল স্কুল হয়েছিল ইয়ার সোনারম সোনারম হাইস্কুল তেজপুর একাডেমি কামরূপ একাডেমি কামরূপ চতিয়া হাইস্কুল হয়েছিল বিজয় ভাগবতী পাতিছিল বিজয় ভাগবতী যেটা বোধ করো তার হেরি আসলে হেডমাস্টর আসলে এনে বিজয় ভাগবতীয় দেউতাক তালে লই গেল স্কুলত থাকিল স্কুলত কিছুদিন অলপদিন চাকরি করার পিছতে অমিয় দাসক চন্দ্রকুমার আগরলাই যখন কাগজ হাদিনিয়া তাত তেওঁক সম্পাদক করে লই আহিল অলপদিন তাত হাদিনিয়া অসমিয়াত কাম করার পিছত তেওঁক মানুহ লগা হল দেউতাক চতিয়া হাইস্কুলের পৰা তালে লই আহিল সাব এডিটর করে পেলায় হাদিনিয়া অসমিয়াত দেউতা কিছুদিন কাম করে আছে তেনেতে এদিন অমিয় দাসলৈ চিঠি আহিল খবর আহিল ডিব্রুগড়ৰ পৰা লক্ষ্মী ফুকনৰ পৰা এখন চিঠি আহিল যে তেওঁ লক্ষ্মীনাথ ফুকন তেতিয়া সেই দি টাইমস অফ আসামৰ সম্পাদক আছিল প্ৰথমজন সম্পাদক আৰু তেওঁ কলিকতাৰ হিন্দুস্তান ষ্টেণ্ডাৰ্ড কাগজত চাকৰি পাইছে গতিকে কলিকতাৰ এখন ডেইলি কাগজ ডেইলি ইংলিছ কাগজ তালৈ চাকৰি পাইছে নেচাৰেলি লক্ষ্মী ফুকন তালৈ যাবলৈ ইচ্ছা কৰিলে আর তেও কলে যে এটা মোক কাগজখান চলাবলে এজন মানুষ লাগে অমিয় দাসক কলে যে আপনি আহক এই কাগজ লোক তো অমিয় দাসে কলে যে মোক চন্দ্রকুমার আগরলাই ইমান দায়িত্বটা দিছে আর অল্প দিন হয়েছে কিছুদিন হয়েছে মোক বোধ করো এরি নিদিব মই আপনার এজন মোৰ ভাবা মতে এজন যোগ্য মানুষ পঠিয়াম তে কলে ঠিক আছে এনে তিলক চন্দ্র শর্মা মোর কাম করে দেউতাক পঠিয়ালে ডিব্রুগড়লে ডিব্রুগড় লক্ষ্মী ফুকনের কথা বতরা হল লক্ষ্মী ফুকনে দেউতাক ভাল পালে কৈছে যে পারিব চলাব দেউতাক দি টাইমস অফ আসামৰ এডিটর করে দিলে তাতে আর রাধা সাংকুতি নাই পরিবারে তার ম্যানেজমেন্ট আসে তত্ত্বাবধায়ক আসে ব্যবস্থাপক তার দেউতা তেনেকে দি টাইমস অফ আসামৰ সম্পাদক হল হয়ে পেলায় সেই ইতিমধ্যে চতিয়াত থাকতেই চতিয়ার বরকটকী পরিয়াল একটা বিখ্যাত পরিয়াল আছে পরিয়ালর চতুর্থজন যিজন পরিয়ালর ভাতৃ পূর্ণকান্ত বরকটকী তেওঁৰ ছোৱালী তেওঁৰ সেইখিনি সময়ত বিয়া হল বিয়া মানে আগৰ সেই আগতেই বিয়া হয়নে যে শান্তি হওয়ার আগতে বিয়া হব লাগে তেনে বিয়া হল বিয়া হয়ে পেলায় ইতিমধ্যে সেই চাকরিটি পালে পাই পেলায় তারপরে মাও যাব পৰা হল স্থায়ীভাবে মাক তেতিয়া লৈ গল ডিব্রুগড়লে আর টাইমস অফ আসামৰ সম্পাদক
2: আপনার মার নাম তো
0: মার নাম হল নর্মদা দেবী এনে সবেই সেনামাই বলে মাতে আর পূর্ণকান্ত বরকটকী মোৰ ককা দেউতা এম ভি স্কুলের হেডপণ্ডিত আছিলে সেই অঞ্চলের মানে যথেষ্ট জানা শুনা সকলে সন্মান করে সেই বরকটকী পরিয়ালটো কেবাজনও তেওঁলোকৰ ভাই ককায়েক আর এটাই কেজন সেই অঞ্চলের বস আদ্যবন্ত তারপর বড় বিখ্যাত আছিলে তারে এজন তেওঁ বড় স্বাধীনতা আন্দোলনত যোগ দিছিলে আর তেতিয়া গৈ ডিব্রুগড়ত দেউতাই বাসস্থান ললে সেই সেন্দুরিয়ালিত ঘর লৈছিলে আর তেতিয়া কাগজখন চলালে তেতিয়াই মোৰ জন্ম 1931 চনত কিন্তু দেউতার একটা কথা হল কিছুদিনের পিছত যেটো জাতীয় মনোভাব আছে জাতীয় ভাবাপন্ন ন্যাশনেলিষ্ট ভিউজ সেইবিলাক কাগজখনত আরম্ভ করলে মহাত্মা গান্ধীর কথা আন্দোলনের কথা এইবিলাক কথা ন্যাশনেলিষ্ট কথাবিলাক কাগজখনত প্রজেক্ট করবলে ধরলে লগে লগে সেইখন কাগজ তেতিয়া ইংৰাজী কাগজ, ইংৰাজী জনা মানুহটো বেছি নাছিলে আমাৰ মানুহ, আৰু যিখিনি আমাৰ মানুহ আছিলে সেইখিনি সকলো প্ৰায়বিলাক ব্ৰিটিছৰ।

0: ফলিয়া ইংৰাজী জনা মানুহখিনি সমাজখন, আৰু লৈ কাগজখন লৈছিলে চাহ বাগিচাৰ মেনেজাৰসকলে, সেইবিলাক এটাবিলাক ব্ৰিটিছ মানুহ আছিলে আৰু তেওঁলোক আছিলে ছাবস্ক্ৰাইবাৰ গ্ৰাহক। তেওঁলোকে আপত্তি তুলিলে যে এই কাগজখনত তেওঁলোকক ব্যৱস্থাপক মিছেছ চাংকাগতিক ক'লে যে আপোনাৰ কাগজখনত যদি এনেধৰণৰ বাতৰি ওলায়, এনেধৰণৰ ৰিভিউজ ওলায়, তেতিয়াহ'লে আমি এইখন কাগজত আমি গ্ৰাহক হ'ব নোৱাৰিম, ছাবস্ক্ৰাইব কৰিব নোৱাৰিম, আৰু আমি এডভাৰটাইজ দিয়ে এডভাৰটাইজো আমি উইথড্ৰ কৰিম। তেতিয়া তেখেতৰ ব্যৱস্থাপক তেওঁলোকৰ সমস্যা হ'ল, দেউতাক ক'লে যে এইদৰে তিলক এইটোখিনি তোমালোকে ব্যৱস্থা ল'ব লাগিব, এইখিনি যেনেকৈ দিব নোৱাৰিব। তেতিয়া দেউতাই ক'লে যে সেইটো হ'ব নোৱাৰে, এইখন কাগজ ইয়াৰ পৰা ওলাইছে, অসমৰ পৰা ওলাইছে, এই দেশখনৰ পৰা ওলাইছে, দেশখনৰ কথাবিলাক যদি কাগজখনত মই নুলিয়াওঁ তেতিয়াহ'লে এইখন কাগজ ইংলেণ্ডৰ পৰা ওলাওক, ইংলেণ্ডৰ কথা থাক, ৰাণীৰ কথা দিব পাৰিব তাত, মহাৰাণীৰ কথা। তেওঁৰ মাজত মতানৈক্য আহি গ'ল ব্যৱস্থাপকৰ পৰা। তাৰপিছত আৰু বোধ কৰোঁ ছমাহমান এবছৰমান কোনো ৰকম চলিলে আৰু টনাটনি টনাটনি কৰি পেলাই শেষত দেউতাই, সেইটো হয় সাধাৰণতে, ইস্তফা দি পেলাই তেওঁ আহিল তেওঁৰ পুৰণা ভেটি বিশ্বনাথ ঠাইদেৱ। পুৰণা ভেটিত কোনোৱেই নাই, বৰদেউতাই কোনো বাগিচাত কিবা এটা কাম কৰে, জেঠাইৰ ইতিমধ্যে বিয়া হৈ গৈছে, তাত কোনো নাই। তেওঁ এটা কাঠৰ ব্যৱসায় আৰম্ভ কৰিলে কোনোবা এজন কানুবাবু বুলি বঙালী মানুহৰ লগত, এই ব্যৱসায়ৰ কোনো অভিজ্ঞতা নাই, গতিকে এই ছমাহমান কৰাৰ পিছতে কাঠ ডুবিল, ক'ৰবাত বানপানীত হেৰি হ'ল, কিবা হ'ল, কাঠৰ ব্যৱসায়ত ফেইল মাৰিলে, মাৰি পেলাই তেওঁৰ কিবা এটা হ'ল, মই এই নাযাওঁ, হেলেমলৈ গুচি গ'লগৈ। তেতিয়া হেলেমলৈ গ'লগৈ, হেলেম অটব্য হাবি, সেইবিলাক জংঘল, বাগিচাখন আছে বাগিচাৰ কাষতে, সেই হেলেমলৈ গ'ল দেউতা। তালৈ গৈ পেলাই তেওঁ তাৰে অলপমান মাটি ল'লে, মাটি কিনি পেলাই প্ৰথমতে বৰদেউতাহঁতক তাতে থাকিবলৈ ল'লে বৰদেউতা। বৰদেউতাৰ পিছত পিনে সি যজমানি কৰিবলৈ লৈছিল, তেওঁ সংস্কৃতত ভাল আছিলে বৰদেউতা, ৰাখি থৈ পেলাই তেওঁ অলপ দূৰ আগত হেলেমগুৰি যিখন গাঁও তাত তেওঁ এইটো তাতো অলপমান মাটি লৈ পেলাই তাত এখন দোকান পাতিলে। ব্যৱস্থা লৈ তোমাৰ মোৰ এজন জেঠাইৰ যিটো ল'ৰা তেওঁকো লৈ আহিল, বাপুদ্দা বুলি মাতোঁ, বাপুদ্দাক দোকান চলাবলৈ তেওঁ গাইডেঞ্চ কৰি পেলাই তেওঁ দোকানখনৰে সংস্থানটো কৰি পেলাই আৰু বাকী সমাজসেৱাত লাগি গ'ল সেই অঞ্চলত। তাৰ পিছৰ পৰা তেওঁ এই যে গোটেই অঞ্চলটোত তেওঁ যিদৰে সমাজসেৱাত লাগিল ব্ৰতী হৈ, কংগ্ৰেছী মানুহেই থাকিল, তেওঁ তাত স্কুল, তাৰপিছতে চিকিৎসালয়, তাৰপৰা বিভিন্ন ধৰণৰ কামবিলাকত তেওঁ যোগ হৈ গোটেই জীৱনটো তেওঁ সমাজসেৱক হিচাপে পাৰ কৰি দিলে। আৰু তেতিয়াই মই সেই হেলেমত, তাৰমানে মোৰ দুবছৰমান বয়সৰ পিছৰ পৰা মই হেলেমত থাকিবলৈ ল'লোঁ, হেলেম আমাৰ ঘৰ হ'ল। ঘৰ হোৱাৰ পিছত তাতেই মোৰ প্ৰথম
1: স্কুল তাত আছিলে তেতিয়া,
0: অঁ স্কুল আছিলে, কিন্তু তুমি স্কুলৰ কথা উলিয়ালে যেতিয়া মই কওঁ, মোৰ বাল্যকালৰ স্কুলীয়া জীৱনটো অকণমান অলপ ব্যতিক্ৰম। দেউতা হৈছিলে কি, যেতিয়া তাত আছিলে, ডিব্ৰুগড়ত আছিলে, তেওঁ যিটো সমাজখনৰ লগত তেওঁ জড়িত হৈ পৰিছিলে, ৰাধা গোবিন্দ বৰুৱা, ৰোহিণী বৰুৱা, মুক্তিনাথ বৰদলৈ, তাৰপিছত লক্ষীকান্ত দত্ত নাটক কৰিছিলে এইবিলাকৰ লগত, সেইখনৰ আৰু বাগিচাৰ কাবলৈ যায়, তেওঁ যদিও হেৰি ভিতৰি ভিতৰি স্বাধীনতা আছিলে, কিন্তু মানুহজন সেইখন সমাজত ব্ৰিটিছ ইংলিছ কাগজত কৰিছে, গতিকে সেইটোও ৰাখিব লাগিব, গতিকে ব্ৰিটিছ ক্লাবলৈ যায়, তাত ব্ৰিজ খেলে, ব্ৰিজত চেম্পিয়ন হয়, এংলিঙলৈ যায়, বৰশী, দেউতাই মানে বৰশী হেৰি বায়, সেই কেঁচু লগাই পেলাই তেনেকৈ বায়, এইবিলাকেতো এংলিং কৰে। তাৰ ৰোহিণী বৰাৰ ঘৈণীয়ে কয় চি চি চি তিলক তুমি কি কৰিছা, এইবোৰ তেওঁলোকে ৰোহিণী বৰাৰ ঘৈণী হেৰি আছিলে, ৰত্না বেজবৰুৱাৰ ছোৱালী আছিলে। আৰু তুমি ইনচিডেণ্টলি এই মোৰ নামটো যে অৰুণ, এইটো নাম মই কিন্তু মোৰ গৰ্ব কৰিব পাৰোঁ, হা কেনেকৈ জানা, এই মোৰ নামটো দিছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিবাৰ প্ৰজ্ঞা সুন্দৰীয়ে, হা মোৰ জন্মৰ কেইটামান দিন পিছতে কেঁচুৱা চাবলৈ আহিছে, তেওঁ আহি পেলাই সময়টো জানিলে যে ৰাতিপুৱা হৈছে, তেতিয়া ক'লে, মাক ক'লে যে নৰ্মদা তিলক তোমালোকৰ এওঁৰ নামটো মই অৰুণ ৰাখিছোঁ, ৰাতিপুৱা হৈছে, এই প্ৰজ্ঞা সুন্দৰীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৈণীয়েকে মোৰ নামটো দিছিলে, মই সেইকাৰণে অলপ গৰ্ব কৰোঁ। যি হওক, প্ৰজ্ঞা সুন্দৰীৰ যি এক ৰত্না, ৰত্না হ'ল ৰোহিণী বৰুৱাৰ পৰিবাৰ চাহ বাগিচাৰ হেৰি, ৰত্নাহঁত যায় তেওঁ বৰশী বাবলৈ যায়, ৰত্নাহঁতক বিয়াৰাৰে

0: আইতাই টেকটাই বৌ, তাৰপিছত এইবোৰ আছিলে, সেইবোৰ ঘৰলৈ লৈ আহিছিলে, সেইবোৰ গোটেইবোৰ বিসৰ্জন দিলে। যেতিয়া হেলেম পালেহি, সেইবিলাক চব বাকচ এটাত ভৰাই থৈ দি পেলাই সেই খদৰৰ ধুতি, খদৰৰ পাঞ্জাবী সেই আৰম্ভ কৰিলে। কিন্তু সেই যে তেনেকুৱা এটা পৰিৱেশত আছিলে, সেইকাৰণে কি কাৰণত ক'ব নোৱাৰোঁ, দেউতাই মানে স্কুল যিখন প্ৰাইমাৰী প্ৰাথমিক স্কুল আছিলে তালৈ যিবোৰ ল'ৰা ছোৱালী যায়, দেউতাই যেন তেওঁলোকৰ লগত ল'ৰা ছোৱালীবিলাকৰ লগত মোক এটা হেৰি নকৰিব, সেইকাৰণে মোক দ্বিতীয় শ্ৰেণীলৈকে ঘৰত পঢ়ালে। প্ৰাথমিক শিক্ষা মোৰ দ্বিতীয় শ্ৰেণীলৈকে ঘৰতে হ'ল,
1: মানে দেউতাই চায়,
0: দেউতাই নিজে নাচায়, দেউতাৰ সমাজ সেৱা। এই বাপুদা বুলি কৈছিলোঁ জেঠাই ল'ৰাটো দোকানত যিছে, তেওঁ মোক পঢ়ায়, মায়ে পঢ়ায়। আৰু পিছলৈ এই তাৰ যিজন প্ৰাইমেৰী স্কুল যিখন আছিলে তাৰ যিজন টিচাৰ তেখেতক দিলে, তেখেতেও আহি পেলাই তাৰ স্কুল ছুটি পাছত মোক পঢ়ায়। এতিয়া দ্বিতীয় শ্ৰেণীলৈকে গোটেইখিনি কিতাপ মই ঘৰত পঢ়াম। তৃতীয় শ্ৰেণীত সেই স্কুলখনৰ হেড পণ্ডিতে পণ্ডিতে ক'লে যে আমি তৃতীয় শ্ৰেণীৰ পৰা আমি প্ৰাইমাৰী বৃত্তি পৰীক্ষা দিব লাগিব, এওঁক আমাৰ স্কুললৈ লৈ যাওঁ, স্কুল কৰিব। তেতিয়া আৰু সেই ঢাৰি লৈ পেলাই দেউতা প্ৰথম দিনা লৈ গৈছে, ঢাৰি এখনত মোৰ নামটো লিখা আছে, চিলত পেঞ্চিল, আৰু এজনী ঘৰত কাম ছোৱালী এজনী, ছোৱালীজনী বেগ লৈছে, লৈ গৈ পেলাই মই গৈছোঁ স্কুলত ঢাৰিতে পঢ়ি। দেউতাই থৈ মেলি আহিল, অহাৰ পিছত পিছতো এদিনে দুদিন ছোৱালীজনী মোৰ লগত যায়। এই বাকী মোৰ ল'ৰা ছোৱালীবিলাকে এইবোৰ অদ্ভুত দেখে, আহিছে মোৰ কাপোৰ কানি বৰ ভাল, চাফা চাফা। গতিকে সেই ল'ৰা ছোৱালীখিনি আৰু মোৰ মাজত প্ৰথম অৱস্থাত, প্ৰথম তোমাৰ কেইটামান দিন মোৰ অলপমান এটা এলিয়েনেটেড এটা যেন পাৰ্থক্য আছে, সিহঁতেও মোৰ লগত বৰ সহজে মিলিব নোৱাৰে, ময়ো সহজে লগত মিলিব নোৱাৰোঁ। পিছলৈ ছোৱালীয়ে মোক লগত লৈ যায়, তাইক যোৱাটো বন্ধ কৰিলোঁ। গতিকে ওচৰৰে এটা ল'ৰা আছিলে, দৰ্জী এজনৰ ল'ৰা, সি গতিকে আমি যাওঁতে স্কুললৈ যাওঁতে সেইকেইটা ল'ৰাৰ লগত যাওঁ, আহোঁতেও যাওঁ, তাতো খেলা ধূলা মিলি পেলাই অলপ প্ৰায় এমাহমানৰ ভিতৰত মই সেইখিনি ল'ৰা ছোৱালীৰ লগত মই মিলি গ'লোঁ। তাৰপিছতে তৃতীয় শ্ৰেণীত পঢ়িলোঁ ভালকৈ, তেওঁ পঢ়ায়। পণ্ডিতজনৰ নাম সৰ্বেশ্বৰ শইকীয়া আছিলে বোলে, এতিয়া মনত পৰিছে। যি হওক, মই বৃত্তি পৰীক্ষা দিম, বৃত্তি পৰীক্ষা তেতিয়া তেজপুৰত হ'ব, আকৌ তাত নহয়, তেজপুৰত হ'ব। কিন্তু বৃত্তি পৰীক্ষাৰ ঠিক আগে আগে মোৰ হেৰি হ'ল, নিমুনিয়া হ'ল, নিমুনিয়া হ'ল, গতিকে মই বৃত্তি পৰীক্ষাটো দিব নোৱাৰিলোঁ। তাত মই তাতে সেইটো পৰীক্ষাটো দিলোঁ আৰু, তাতে স্কুলৰ ভিতৰতে তৃতীয় শ্ৰেণীৰ পৰা দিলোঁ। দি মোৰ প্ৰাইমাৰী প্ৰাথমিক শিক্ষাখিনি হেলেমতে মোৰ হৈ গ'ল। হাইস্কুললৈ আহিব লাগে, তাৰপিছত হাইস্কুল ভৰ্তি হ'ব লাগে।
1: এইখিনিতে আপোনাৰ হাইস্কুল জীৱন আৰম্ভ কৰাৰ আগতে আপোনাৰ ভাই ককাইখিনিৰ কথা,
0: ঘৰৰ কথা, ঘৰৰ কথা। তিনিজন ভাতৃ, তিনিগৰাকী ভনী, মই জ্যেষ্ঠ সন্তান। পিছৰ যিজন ভাতৃ অমূল্য আৰু মোৰ মাজত বয়সৰ 4 বছৰৰ পিছত দ্বিতীয়টো সন্তান হৈছিলে। তেতিয়া 4 বছৰৰ পিছত হৈছিলে অমূল্য, অমূল্যৰ পিছত ভনী, ডাঙৰজনী ভনী অঞ্জলি, তাই ইয়াতে বিয়া হৈছিলে, কটন কলেজৰ, কটন কলেজৰ অসমীয়াৰ অধ্যাপক আছিলে নাৰায়ণ শৰ্মা। পিছৰজনী মোৰ, তাৰপিছত হ'ল মোৰ এটা ভাই অপূৰ্ব শৰ্মা, অপূৰ্ব শৰ্মাৰ নাম
1: শুনিছে,
0: নগাঁও গাৰ্লছ কলেজৰ প্ৰিন্সিপাল আছিলে,
1: তেওঁ একাডেমি এৱাৰ্ড পাইছিলে,
0: তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে, সেইটো একেখন ঘৰতে দুজনে সাহিত্য একাডেমি এৱাৰ্ড পোৱা কথাটো ওলাইছিলে তেতিয়া। তেওঁ এতিয়া ইয়াত আজিৰ অসম কাগজত সম্পাদক হৈ আছে। আৰু তাৰপিছতে এগৰাকী ভনী, তেওঁ এধানী বুলি মাতোঁ, অৰ্চনা, তেওঁ এতিয়া কানাডাত আছে, তেওঁৰ বিয়া বাৰু হৈ কানাডাত আছে। আৰু সৰুজনী ভনী, তেওঁ এতিয়া বিয়া হৈ পেলাই ইয়াতে আছে। আমাৰ তিনিটা ভাই, তিনিজনী ভনী। দুৰ্ভাগ্যক্ৰমে মোৰ পিছৰ যিজন অমূল্য, তেওঁ কম বয়সতে ঢুকাল, তেওঁ তাৰ হায়াৰ ছেকেণ্ডেৰী, তাত যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছিলে তাৰ তেওঁ প্ৰিন্সিপাল হৈ পেলাই ঢুকাল, চাকৰি কৰি থকা বয়সতে ঢুকাল, কম বয়সতে। আৰু
1: যিখিনি জানো, তেওঁ
0: বৰ অধ্যয়নশীল ল'ৰা আছিলে। আমাৰ এটাকেইজনৰ ভিতৰত, এটাইখিনি এটাইকেইটা ভাইৰ ভিতৰত, তিনিটাৰ ভিতৰত, সি অতি উগ্ৰ আৰু মানে অতি অতি তেওঁ মেধাৱী ল'ৰা আছিল, অতি মেধাৱী ল'ৰা আছিলে।
1: ইংৰাজীত সাংঘাতিক দখল আছিল,
0: ইংৰাজী দখল আছিল তেওঁ, মানে কিতাপ পত্ৰ, মেগাজিন টেগাজিন, তেতিয়া আমাৰ ঘৰত টাইমছ মেগাজিন, এনকাউণ্টাৰ মেগাজিন, সেইবোৰ সি নিয়ে আৰু পঢ়ে, যথেষ্ট পঢ়ে সেই

0: এতিয়া আগবঢ়োৱা হৈছে জিকিৰ আৰু জাৰিৰ বিষয়ে যুগুত কৰা এখনি সংগীতালেখ্য সুৱদি অসমৰ সুৰীয়া জিকিৰ। আলেখ্যখনিৰ ৰচনা ডক্টৰ কুতুবুদ্দিন আহমেদৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ। এয়া শুনক সুৱদি অসমৰ সুৰীয়া জিকিৰ।
1: জিকিৰ আৰু জাৰি অসমীয়া লোকজীৱনৰ যেন অমীয়া মাধুৰী। অসমীয়া লোকগীতৰ জগতখনত এই জিকিৰ আৰু জাৰিয়ে আনি দিছে এক ব্যাপক বৈচিত্ৰ।
2: আপাতদৃষ্টিত চাবলৈ গ'লে জিকিৰ আৰু জাৰি মুছলমান সম্প্ৰদায়ৰ ভক্তিগীত হিচাপে প্ৰচলিত হৈ আহিছে, কিন্তু এই গীতবিলাকৰ ৰচনা আৰু থলুৱা সুৰৰ বৰ্ণালীয়ে অসমৰ সকলো সম্প্ৰদায়ৰ লোকৰে অন্তৰ স্পৰ্শ কৰে।
1: বুৰঞ্জীৰ পাতলুটিয়ালে পোৱা যায় যে 17 শতিকাৰ দ্বিতীয়াৰ্ধত সুদূৰ বাগদাদৰ পৰা অহা ধৰ্মপ্ৰচাৰক শ্বাহ মিৰাণ অথবা আজান ফকীৰে এই অপূৰ্ব জিকিৰবোৰ ৰচনা কৰিছিল। ইতিমধ্যেই অসমভূমিক ভক্তিধৰ্মৰ সাধক শ্ৰীমন্ত শংকৰদেৱে পবিত্ৰ কৰি তুলিছিল।
2: সেয়া আছিল আহোম ৰাজত্বকালৰ কথা। উজনি অসমত থিতাপি লৈ আজান ফকীৰে ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে নিৰ্বাচন কৰিলে গুৰুজনাৰ নাম দেও গুৰু ভকতৰ চাৰিখুটি, কাৰণ এক দেৱ এক সেৱৰ দৰে ইছলাম ধৰ্মটো নামাজ ৰোজা হজ জাকাতৰ মূল খুটি মাৰি থোৱা আছে।
1: মহাপুৰুষীয়া বৈষ্ণৱ সমাজত নামেই সাৰ হোৱাৰ দৰে ইছলাম ধৰ্মটো কলিমাক এৰি নিদি চিৰজীৱন ধৰি থাকিবলৈ কোৱা হৈছে। আজান ফকীৰ চাহাবে এই সূত্ৰটো বান্ধি ৰাখিছে এই ফাঁকি জিকিৰেৰে।

সমন্বয়ৰ ভেটি গঢ়িবৰ বাবে আজান পীৰে থলুৱা সুৰতে জিকিৰবিলাক বান্ধিবলৈ চেষ্টা কৰিছিল। জয়গুৰু শংকৰ সৰ্বগুণাকৰৰ গুৰু ভটিমাৰ দৰে জিকিৰবিলাকতো গুৰুৰ স্থান নিৰূপণ কৰি সদগুৰুৰ জৰিয়তে আত্মাক চিনিবলৈ সাধাৰণ মানুহক আবেদন জনোৱা হৈছে।

আজান ফকিৰৰ কণ্ঠস্বৰ বৰ মধুৰ আছিল বুলি জনা যায়। কিয়নো জিকিৰ গীত ৰচনা কৰি তেওঁ প্ৰথমে নিজেই সুৰ দি গাইছিল আৰু ভকতসকলক গাবলৈ শিকাইছিল।

নিতৌ পুৱা গধূলি মছজিদত আজান দিয়াৰ কাৰণে স্থানীয় ৰাইজে শ্বাহ মিৰাণৰ চিনাকি প্ৰথমে আজান দিয়া মানুহজন বুলি দিবলৈ আৰম্ভ কৰিলে আৰু পিছলৈ তেওঁক আজান বুলিয়েই ক'বলৈ ধৰিলে। আনহাতে অসমলৈ তেওঁ আহিছিল এজন ফকীৰ হিচাপে, সেয়েহে এই নতুন অতিথিজনক মানুহে আজান ফকীৰ বুলি মাতিবলৈ ল'লে আৰু আজিকোপতি তেওঁ এইটো নামেৰে জনাজাত হৈ আহিছে।

জীৱনৰ নানা ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আজান ফকীৰে এসময়ত তেওঁৰ সংগীসকলক লৈ আহোম ৰজাৰ ৰাজধানী গড়গাঁৱৰ পৰা নিলগত ব্ৰহ্মপুত্ৰ আৰু দিখৌ নৈৰ সংগম স্থলত থকা সৰাগুৰি চাপৰিৰ মঠলৈ।

এই সৌৰাগুৰি চাপৰিতে এটা মছজিদ সজাই লৈ নিজৰ পৰিয়াল আৰু ভকতসকল থাকিবৰ কাৰণে বহাঘৰ পাতি আজান ফকীৰে জীৱনৰ বাকী থকা কালচোৱা ধৰ্মকৰ্মত ব্যস্ত হৈ পৰিছিল।

সাধাৰণতে আল্লাৰ নাম স্মৰণ কৰা, জপ কৰা বা উচ্চাৰণ কৰাকে জিকৰ কৰা বা অসমীয়াত জিকিৰ কৰা বোলা হয়। অসমৰ বৈষ্ণৱ আৰাধনা পদ্ধতিত ইয়াকে নাম বোলা হৈছে। জিকিৰ শব্দক তাৰে সমাৰ্থক বুলিব পাৰি। জিকিৰৰ জৰিয়তে আল্লাৰ গুণ গাই মানুহে নিজকে পাপ কৰ্ম আৰু পাপ চিন্তাৰ পৰা আঁতৰাই ৰাখিব পাৰে। এনেদৰেই জিকিৰে মানুহক এক সাত্বিক জীৱনৰ পথ প্ৰদান

দেখা যায় যে আজান ফকিরে সাধাৰণ মানুহে বুজিব পৰাকৈ আৰু আয়ত্ত কৰিব পৰাকৈ জিকিৰ গীতবোৰ ৰচনা কৰিছিল, আৰু সেইবোৰৰ যোগেদি কিছু ধৰ্মীয় শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল।

একান্ত বিশ্বাস আৰু আস্থাৰে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়া বা এই কলিমাক স্মৰণ কৰি থকাৰ ফলত এজন ভক্তৰ আল্লাৰ প্ৰতি গভীৰ বিশ্বাস জন্মিব পাৰে আৰু মানৱীয় সীমাৰ ভিতৰত থাকি আল্লাৰ কিছুমান গুণৰ অধিকাৰী হোৱাৰ যোগ্য হ'ব পাৰে। এই কথা জিকিৰত বহুবাৰ সোঁৱৰাই দিয়া হৈছে।

জিকিৰৰ কথা কওঁতেই আমাৰ মনলৈ আহে জাৰি গীতবোৰৰ কথা। কাৰবালা যুদ্ধৰ শোকাবহ ঘটনাক লৈ ৰচনা কৰা জাৰি গীতবোৰ বৰ কৰুণ, বৰ মৰ্মস্পৰ্শী। নবী হজৰত মোহাম্মদৰ নাতি ইমাম হুছেইনৰ বীৰত্বব্যঞ্জক কাহিনী আৰু বীৰত্বপূৰ্ণ মৃত্যুক লৈ সুৰীয়া বিলাপ কৰা আৰু নাচৰ ধীৰ খোজৰ লগত বুকু চপৰিয়াই আৰু হাত চাপৰি মাৰি নচা জাৰি গীতবোৰ বিশেষভাৱে জনপ্ৰিয়।

0: অসমৰ সংহতি, অসমীয়া সমাজ আৰু সংস্কৃতিত এনেদৰেই আজান পীৰ চাহাব আৰু শিষ্যবৰ্গই ৰচনা কৰি যোৱা জিকিৰ জাৰিবিলাকে এক অতিশয় গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰি আহিছে। কেৱল আমাৰ লোকজীৱনকে চহকী আৰু বৰ্ণাঢ্য কৰাই নহয়, জিকিৰ আৰু জাৰি গীতবিলাকত বিশেষকৈ মহাপুৰুষীয়া বহু ঠাঁচ বহিৰংগ আৰু অন্তৰংগ উপাদান হিচাপে লৈ ৰচিত হোৱা জিকিৰবিলাকত ব্যাপক অসমীয়া সমাজখন প্ৰতিফলিত হৈছে।
1: সপ্তদশ শতিকাত অসমৰ ধৰ্মজীৱন, সাংস্কৃতিক জীৱন, আধ্যাত্মিক জীৱন আৰু সামাজিক জীৱনত আজান ফকীৰৰ দৰে এজন ব্যক্তিৰ অভ্যুদয় এটা বৈশিষ্ট্যপূৰ্ণ আৰু উল্লেখনীয় ঘটনা বুলি নিশ্চিতভাৱে ক'ব পাৰি। তদুপৰি জিকিৰ গীতৰ নিচিনা সৰ্বসাধাৰণৰ সহজে গ্ৰহণীয় গীত কথাই এটা পৰিচ্ছন্ন নৈতিক আৰু সাংস্কৃতিক বাতাৱৰণো গঢ়ি তুলিছিল।

মোৰ মনত ভেদভাৱ নাই অ আল্লাহ, মোৰ মনত ভিনপৰ নাই অ আল্লাহ। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত একেটি ভাৱ। এই যি অমৰবাণী জিকিৰ গীতত সেই তাহানিতেই ঘোষণা কৰা হৈছিল, বৰ্তমান সময়তো তাকেই সৰগত কৰি এক শক্তিশালী আৰু ঐক্যবদ্ধ জাতীয় জীৱন গঢ়ি তুলিব পাৰিব বুলি।

জিকিৰ আৰু জাৰিৰ বিষয়ে যুগুত কৰা এখনি সংগীতালক্ষ্য সুৱদি অসমৰ সুৰীয়া জিকিৰ শুনিলে। গীতাংশৰ শিল্পীসকল আছিল ৱাজিদুৰ ৰহমান, মৃগেন বৰা, ৰাজীৱ বৰা, পুলিন বৰা, ললিত দাস, বিনোদ দত্ত, ডিম্পী বৰদলৈ, স্মিতা দত্ত, পম্পী বৰদলৈ আৰু মুন্না বৰদলৈ। সংগীতালক্ষ্যখনিৰ আঁত ধৰিলে পৰেশ বৰা আৰু দীপ্তি শইকীয়াই। আলেখ্যখনিৰ ৰচনা ডক্টৰ কুতুবুদ্দিন আহমেদৰ। প্ৰযোজনা কৰিলে ভাস্কৰজ্যোতি গগৈয়ে। সংগীতালক্ষ্যখনি শুনিলে। অনুষ্ঠানত নিবেদন কৰিছোঁ কেইটিমান পুৰণি হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমেই শুনক কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ বৰসাত কি ৰাত বোলছবিৰ, মান্না দে, মহম্মদ ৰফিৰ, সুধা মালহোত্রা আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ সাজেন কি সহেলি বোলছবিৰ, মহম্মদ ৰফি, মহেন্দ্ৰ কাপুৰ, উষা খান্না আৰু সুৰেশ ৱাডকাৰৰ কণ্ঠৰ এই গীতটি।

0: ককা, এইজোপা কি গছ?
1: টেঞ্জাৰিন। ইয়াৰ ফল বৰ মিঠা, নিছিঙিবি হা। ফ্ৰী ফৰেন ট্ৰিপ, ক্লিক অন দা লিংক, এতিয়াই কৰিম।
0: ককা ৰবা, লিংকত ক্লিক নকৰিবা।
1: কিয়?
0: এইটো এছএমএছ।
2: খন্তেক পাছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি, সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসমৰ চাহে নতুন অভিলেখ সৃষ্টি কৰিছে। ঢেকিয়াজুলি টি ষ্টেটৰ অসম চিটিচি চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। থমাছ এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে এই চাহ ক্ৰয় কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষত হকমল টি ষ্টেটৰ চাহেও প্ৰতি কিলোগ্ৰামত 831 টকা মূল্য লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ বিশ্ব দৰবাৰত উজলি উঠাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে ঢেকিয়াজুলিৰ চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকা মূল্য লাভ কৰি অসমৰ চাহৰ উৎকৃষ্ট মান আৰু ক্ৰমবৰ্ধমান চাহিদাৰ স্বাক্ষৰ বহন কৰিছে। প্ৰায় 200 বছৰ গৌৰৱময় ঐতিহ্য বহন কৰা অসমৰ চাহ উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্বমুখী কৰি তুলিবলৈ চাহ বাগিচাৰ ভাই ভনীসকলৰ অক্লান্ত সহযোগিতাত বৰ্তমানৰ চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি তাৰ সুফল লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। সিহঁতকৈ ৰাজ্য চৰকাৰে পৰম্পৰাগত চাহৰ প্ৰতি কিলোগ্ৰামত 15 টকাৰ অনুদান ঘোষণা কৰা কাৰ্যই অধিক উৎপাদকক গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ আল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজ পঢ়ে।
2: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সমৃদ্ধিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
1: শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদ আৰু ঈদগাহত পুৱাৰ ভাগতে ভালেসংখ্যক লোকে সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পৰম্পৰাগত পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰীতি, সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰী আচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰাত্মা ত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ওদালগুৰি জিলাৰ আৰক্ষীয়ে জিলাখনত মাদক দ্ৰব্য বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰৰ পৰা প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ইফালে ৰৌতা থানাৰ আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত কালি চৌক বজাৰ এলেকাৰ বহুমহলীয়া পাৰ্কিং স্থান সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত এই সন্দৰ্ভত পূৰ্বতে অনুষ্ঠিত বৈঠকৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত অঞ্চলটোৰ বহুমহলীয়া পাৰ্কিং স্থান নিৰ্মাণ প্ৰকল্পৰ সৈতে জড়িত বিশিষ্ট সংশ্লিষ্ট বিভাগসমূহৰ কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰি অসমৰ চাহৰ নতুন অভিলেখ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া শুনক বিতং বাতৰি। অসমৰ চাহে নতুন অভিলেখ সৃষ্টি কৰিছে। ঢেকিয়াজুলি টি ষ্টেটৰ অসম চিটিচি চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। থমাছ এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে এই চাহ ক্ৰয় কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষত হকমল টি ষ্টেটৰ চাহেও প্ৰতি কিলোগ্ৰামত 831 টকা মূল্য লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ বিশ্ব দৰবাৰত উজলি উঠাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে ঢেকিয়াজুলিৰ চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকা মূল্য লাভ কৰি অসমৰ চাহৰ উৎকৃষ্ট মান আৰু ক্ৰমবৰ্ধমান চাহিদাৰ স্বাক্ষৰ বহন কৰিছে। প্ৰায় 200 বছৰ গৌৰৱময় ঐতিহ্য বহন কৰা অসমৰ চাহ উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্বমুখী কৰি তুলিবলৈ চাহ বাগিচাৰ ভাই ভনীসকলৰ অক্লান্ত সহযোগিতাত বৰ্তমান চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি তাৰ সুফল লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৰম্পৰাগত চাহৰ প্ৰতি কিলোগ্ৰামত 15 টকাৰ অনুদান ঘোষণা কৰা কাৰ্যই অধিক উৎপাদকক গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। 5 জুনলৈকে চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ উল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। এই সন্দৰ্ভত এয়া আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখি ৰাণী দাসৰ চমু প্ৰতিবেদন।
1: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহৰ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সমৃদ্ধিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
0: চিৰাং জিলাৰ ঢালিগাঁও, বৰতালুৱা ঈদগাহ ময়দান, বিজনী জুমা মছজিদ, পালেংবাৰী, আলুখুন্দা, বাগৰগাঁও আদি অঞ্চলৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদ প্ৰাংগণত ভালেসংখ্যক লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বৰপেটাতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উজ জোহা উলহ মালহেৰে পালন কৰে। বৰপেটা সদৰৰ লগতে জিলাখনৰ হাউলি, কুকাৰপাৰ, কয়াকুচি, মন্দিয়া, কলগাছিয়া, পালোহাজী আদি অঞ্চলত অনুষ্ঠিত নামাজত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। ধুবুৰী ঈদগাহত আজি অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। জিলাখনৰ গোলকগঞ্জ, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাসীপাৰা, চাপৰ আদি অঞ্চলত ঈদ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। একেদৰে গুৱাহাটীৰ মাছখোৱা ঈদগাহ ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নগাঁৱৰ ঐতিহ্যমণ্ডিত টাউন অঞ্জুমানে ঈদগাহ ময়দানত আয়োজিত সমূহীয়া নামাজত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। নামাজত ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা কৰে। কোকৰাঝাৰ, শ্ৰীভূমি, দৰং আৰু তেজপুৰৰ বিভিন্ন মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈকে আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদুজ্জোহাই ত্যাগ, করুণা, দয়া, আস্থা আর ভাতৃত্ববোধৰ শাশ্বত প্রমূল্যরাজিক প্রতিফলিত করে। তেওঁ লগতে সমাজৰ সকলো শ্রেণীর মাজত একতার এনাজরি সুদৃঢ় করে শান্তি সম্প্রীতি আর পারস্পরিক সন্মানের মনোভাবে এই উৎসব পালন করবলৈ জনসাধারণের প্রতি আহ্বান জানায়। এই পবিত্র উৎসবে এখন সর্বাত্মক আর মরম ভালপোয়ারে ভরা সমাজ গ্রহার বাবে সদিচ্ছা, সহিষ্ণুতা আর সমূহীয়া দায়িত্বর আদর্শ বর্তাই রাখবলৈ সকলকে অনুপ্রাণিত করব বলে রাজ্যপালগিয়ে আশা প্রকাশ করে। সম্প্রতি সদ্ভাবনা আর ভাতৃত্ববোধর চহকী ঐতিহ্য রাজ্যখনের মহান শক্তি বলে অভিহিত করে শ্রীআচার্যই এই উৎসবে রাজ্যের জনসাধারণের মাজত একতা আর বন্ধুত্বর এনাজরি সুদৃঢ় করব বলে আশা করে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় তেওঁর বার্তাত ঈদর এই পবিত্র উৎসবে সকলরে অন্তর ত্যাগ, বিশ্বাস আর ভাতৃত্ববোধর আদর্শে উজ্বলাই তুলিব বলে আশা প্রকাশ করে। শ্রোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ গুৱাহাটীত পুৱতি নিশা গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱায়। এখন ট্ৰাক আৰু স্কৰ্পিঅ'ৰ মাজত মুখামুখি খুন্দা লগাৰ ফলত এই অঘটনটো ঘটে। নিহত লোককেইজনক মালিগাঁৱৰ গোচালা ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত কালি চকবজাৰ এলেকাৰ বহুমহলীয়া পাৰ্কিং স্থান সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত এই সন্দৰ্ভত পূৰ্বতে অনুষ্ঠিত বৈঠকৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত অঞ্চলটোৰ বহুমহলীয়া পাৰ্কিং স্থান নিৰ্মাণ প্ৰকল্পৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। প্রকল্পটোৰ অগ্ৰগতিৰ বুজ লৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্মাণ কাৰ্য আৰু ব্যৱসায়ীসকলৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াসকল, লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ লগতে প্ৰকল্পটোৰ সৈতে জড়িত অন্যান্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ওদালগুৰি জিলাৰ আৰক্ষীয়ে জিলাখনত মাদক দ্ৰব্য বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰত প্ৰায় 2 কিলোগ্ৰাম গাঁজাসহ এগৰাকী মহিলাক আটক কৰে। ইফালে ৰৌতা থানাৰ আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতাৰ ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঁজাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে নিৰ্ধাৰণ কৰি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডাৰী আৰু 5টা বাউণ্ডাৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। সূৰ্যবংশীয়ে এই সংস্কৰণত 65টা অভাৰ বাউণ্ডাৰী কোবাই এটা IPL সংস্কৰণত আটাইতকৈ বেছি ছিক্স কোবোৱা ক্ৰিছ গেইলৰ অভিলেখ কালি ভংগ কৰে। বৈভৱ সূৰ্যবংশীক মেন অৱ দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰি অসমৰ চাহৰ নতুন অভিলেখ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদুজ্জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ। দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 বজাত শুনিবলৈ পাব।

0: এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু চীনে সীমান্তৱৰ্তী এলেকাসমূহত শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী

লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। বেইজিঙত কালি অনুষ্ঠিত ভাৰত চীন সীমা পৰিক্ৰমা বিষয়ক পৰামৰ্শ আৰু সমন্বয় কাৰ্যব্যৱস্থাৰ 35 সংখ্যক বৈঠকত সীমান্তৱৰ্তী এলেকাৰ পৰিস্থিতি পৰ্যালোচনা কৰা হয়। বৈঠকত বিদেশ মন্ত্ৰালয়ৰ পূব এছিয়াৰ বাবে থকা যুটীয়া সচিব সুজিত ঘোষে ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে আৰু চীনৰ বিদেশ মন্ত্ৰালয়ৰ সীমান্ত তথা মহাসাগৰ পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধান হৌ য়ানছিয়ে দেশখনৰ প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত হোৱা আলোচনা গঠনমূলক আৰু ভৱিষ্যমুখী আছিল। দুয়োপক্ষই সীমা নিৰ্ধাৰণ, সীমান্ত ব্যৱস্থাপনা প্ৰণালীৰ বিকাশ আৰু সীমান্তৰ সিপাৰৰ সহযোগিতাৰ সৈতে জড়িত বিষয়সমূহক লৈ বৈঠকত আলোচনা কৰে। মন্ত্ৰালয়ে কয় যে ভাৰতীয় পক্ষই সীমান্তৰ সিটোপাৰৰ পৰা বৈ অহা নৈ বিষয়ক বিশেষজ্ঞ পৰ্যায়ৰ সমিতিৰ পৰৱৰ্তী বৈঠক শীঘ্ৰেই অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত দুয়োপক্ষই 24 সংখ্যক বিশেষ প্ৰতিনিধি আলোচনাৰ ফলাফল অনুযায়ী কূটনৈতিক আৰু সামৰিক পৰ্যায়ত নিয়মীয়াভাৱে যোগাযোগ বৰ্তাই ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়াৰ কেতবোৰ আসোৱাহ পোহৰলৈ অহাৰ পৰিপ্ৰেক্ষিতত পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি CBSEৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰধানে কয় যে বিষয়াসকলে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ওজৰ আপত্তি নিষ্পত্তিৰ দিহা কৰিব আৰু সকলো পৰ্যায়ত উত্তৰদায়িত্ব নিশ্চিত কৰা হ'ব। আসোৱাহৰ দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়সমূহ দূৰ কৰা হ'ব আৰু বিষয়সমূহৰ উচিত সমাধান উলিওৱা হ'ব। তেওঁ কয় যে অন স্ক্ৰীণ মাৰ্কিং OSM প্ৰগতিশীল প্ৰণালী আৰু ভাৰতৰ কেইবাখনো বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ লগতে বিশ্বৰ ভালেসংখ্যক প্ৰতিষ্ঠানে এই প্ৰণালী আঁকোৱালি লৈছে। এইবেলি CBSEয়ে প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশত OSM প্ৰণালী প্ৰণয়ন কৰিছে আৰু এই প্ৰণালীৰ জৰিয়তে প্ৰায় 40 কোটিৰো অধিক পৃষ্ঠাৰ মূল্যায়ন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনপ্ৰিয় অভিনেতা NT ৰামাৰাওক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে NTRক জনকল্যাণ আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মৰ্যাদা সুনিশ্চিত কৰা সুশাসনৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সকলোৱে মনত ৰাখিব। চিনেমা ক্ষেত্ৰলৈ আগবঢ়াই যোৱা অনন্য অৱদানে NTRক সকলোৰে মনত জীয়াই ৰাখিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে NTRৰ জীৱন আৰু আদৰ্শ প্ৰেৰণাৰ উৎস হৈ ৰব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত আয়োজিত অলংকৰণ পেৰেডত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ সন্মানীয় পুলিচ ধ্বজা প্ৰদান কৰে। ইয়াৰ লগে লগে ছিকিম এই সন্মান লাভ কৰা দেশৰ 15 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হয়। এই উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে আৰক্ষীক জনসাধাৰণ কেন্দ্ৰিক মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণ বিশেষকৈ মহিলা দুখীয়া আৰু শিশুৰ প্ৰতি সংবেদনশীল হ'বলৈও আহ্বান জনায়। শ্ৰীমতী মুৰ্মুৱে কয় যে আৰক্ষী বাহিনী চাইবাৰ অপৰাধ, অনলাইন প্ৰবঞ্চনা, ডিপ ফেক প্ৰযুক্তিজনিত অপৰাধৰ সন্মুখীন হ'বলৈ সাজু হৈ থকা উচিত। ছিকিম আৰক্ষীয়ে অত্যাধুনিক মাধ্যম ব্যৱহাৰ কৰি এই সমস্যাসমূহ দূৰ কৰিবলৈ সমৰ্থ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে বিভিন্ন প্ৰাকৃতিক বিপৰ্যয়ৰ ক্ষয় ক্ষতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে ছিকিম আৰক্ষীক ভূয়সী প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি পুলিচ ধ্বজা হৈছে ব্যতিক্ৰমী সেৱা, দৃঢ় অনুশাসন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গাৰ স্বীকৃতিস্বৰূপে আৰক্ষী বাহিনীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণক আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছতে তেলৰ দাম আকৌ ঊৰ্ধমুখী হৈছে। যোৱা নিশা আমেৰিকাৰ বাহিনীয়ে ইৰাণৰ গুৰুত্বপূৰ্ণ বন্দৰ মহানগৰ বন্দৰ আব্বাছত আক্ৰমণ চলায়। ইয়াৰ পাছতে ব্ৰেণ্ট অইলৰ দাম 3.75% বৃদ্ধি হৈ প্ৰতি বেৰেলত $97.83 হয়। একেদৰে আমেৰিকাৰ খাৰুৱা তেলতো প্ৰতি বেৰেলত 4% বৃদ্ধি হৈ $92.22 হয়। বিশ্বৰ আমদানি হোৱা সামগ্ৰিক খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ 40%ৰো বেছি সৰবৰাহ হোৱা হৰ্মুজ প্ৰণালী পুনৰ খুলি দিয়াৰ বাবে চুক্তি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেলৰ দাম চলিত সপ্তাহত কিছু হ্ৰাস হৈছিল। ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ডে কৈছে যে আজি পুৱা তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা শিবিৰত আক্ৰমণ চলায়। ইৰাণৰ দক্ষিণ অংশত আমেৰিকাৰ বাহিনীয়ে চলোৱা শেহতীয়া আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ চলোৱা হয় বুলি উল্লেখ কৰা হৈছে। ইৰাণৰ সেনাবাহিনীয়ে প্ৰকাশ কৰে যে এই শিবিৰটোৰ পৰাই বন্দৰ আব্বাছ বিমান বন্দৰৰ কাষৰীয়া অঞ্চলত আমেৰিকাৰ বাহিনীয়ে শেহতীয়া আক্ৰমণ চলাইছিল। ইৰাণৰ সেনাবাহিনীয়ে কয় যে তেহৰাণৰ এই শেহতীয়া আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে সতৰ্কবাণী হিচাপে বিবেচিত হৈছে আৰু বুজাই দিয়া হৈছে যে দেশখনৰ কোনোধৰণৰ আগ্ৰাসনৰ ইৰাণে প্ৰত্যুত্তৰ নিদিয়াকৈ নাথাকে। যোৱা নিশা ইৰাণৰ এটা সামৰিক ঘাটিক লক্ষ্য কৰি আমেৰিকাৰ বাহিনীয়ে

আক্ৰমণ চলাইছিল। আমেৰিকাৰ বাহিনীয়ে দাবী কৰা অনুসৰি ইৰাণৰ চাৰিখন আক্ৰমণকাৰী ড্ৰোন ধবংস কৰা হৈছে। যোৱা নিশাৰ আক্ৰমণত ইৰাণৰ বিশেষ ক্ষয়ক্ষতি হোৱা নাই বুলি তেহৰাণ প্ৰশাসনে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন কৰা হৈছে। ঈদ উপলক্ষে পুৱাৰ ভাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জামা মছজিদ, ফতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত নামাজ অনুষ্ঠিত হয়। এই উপলক্ষে বিভিন্ন মছজিদৰ ইমামসকলে জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আৰু ভাতৃত্ববোধৰ মনোভাৱেৰে ঈদ পালন কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে এই উৎসৱ ভক্তি, ত্যাগ আৰু নিস্বাৰ্থ মনোভাৱৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱ জাতিৰ বিশেষকৈ দুখীয়া নিপীড়িতসকলৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ লগতে নাগৰিকসকলক সমাজত মৰম, ভালপোৱা আৰু সদ্ভাৱনাৰ প্ৰসাৰৰ সংকল্প সুদৃঢ় কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই আশা কৰে যে এই উৎসৱে যেন সকলোৰে জীৱনলৈ শান্তি, আনন্দ আৰু সদিচ্ছাৰ বতৰা কঢ়িয়াই আনে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত এই উৎসৱে সমাজত ভাতৃত্ববোধ আৰু আনন্দৰ ভাৱনা গভীৰ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে সকলোৰে সাফল্য আৰু সুস্বাস্থ্য কামনা কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ্জোহা পালন কৰা হৈছে। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হয়। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ্জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4,00,000 লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, চিৰিভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ ময়দানৰ লগতে অন্যান্য ঈদগাহ আৰু ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে নিৰ্ধাৰণ কৰি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডেৰী আৰু 5টা বাউণ্ডেৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। সূৰ্যবংশীয়ে এই সংস্কৰণত 65টা অভাৰ বাউণ্ডেৰী কোবাই এটা আই পি এল সংস্কৰণত আটাইতকৈ বেছি ছিক্স কোবোৱা ক্ৰিছ গেইলৰ অভিলেখো কালি ভংগ কৰে। তেওঁক মেন অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰত আৰু চীনে সীমান্তৱৰ্তী এলেকাসমূহত শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন কৰা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 3 বজাত।

दर्शन।

সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে দুয়োটা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। 5 জুনলৈকে চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰক সন্মানীয় নাচ ধনুকা বঁটা 2026ৰ বাবে নিৰ্বাচন কৰা হৈছে। কেন্দ্ৰটোক আটাৰী জন ছয় গুৱাহাটীৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰ শাখাত এই সন্মান প্ৰদান কৰা হ'ব। দেশজুৰি কৃষি সম্প্ৰসাৰণ আৰু কৃষক কল্যাণৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহক নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমী নাছে ধনুকা এগ্ৰিটেক লিমিটেডৰ সহযোগত এই বঁটা প্ৰদান কৰে। নাছৰ সচিব ডঃ অশোক কে সিঙে প্ৰেৰণ কৰা চৰকাৰী পত্ৰ অনুসৰি 5 জুনত নতুন দিল্লীৰ নেশ্যনেল এগ্ৰিকালচাৰেল ছায়েন্স কমপ্লেক্সত হ'বলগীয়া নাছৰ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব।

0: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন পঞ্জীয়ক হিচাপে এ চি এছ বিষয়া দামোদৰ বৰ্মনক দায়িত্ব দিয়া হৈছে। আনহাতে এ চি এছ বিষয়া তপন কুমাৰ গোহাঁইক অসম চৰকাৰৰ বিত্ত বিভাগৰ অতিৰিক্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ্জোহা পালন কৰা হৈছে। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাগ কৰাই তোলা হয়। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ্জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4,00,000 লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ ময়দানৰ লগতে অন্যান্য ঈদগাহ আৰু ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা নকল সোণখিনিৰ ওজন 5.970 কিলোগ্ৰাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা মোস্তাকিন ওৰফে ৰফিকুল ইছলামৰ পৰা 84,000 টকা আৰু এটা মোবাইল ফোনো জব্দ কৰা হয়। লোকজনৰ ঘৰ গোৰেশ্বৰত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এটা ভাড়াঘৰত থাকি নকল সোণৰ ব্যৱসায় চলোৱা লখিমপুৰৰ অবিনাশ চৰকাৰ আৰু মফিদুল ইছলাম নামৰ আন দুজন লোক পলাতক হৈ আছে। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোকে প্ৰাণ হেৰুৱায়। এখন ট্ৰাক আৰু এখন স্কৰ্পিঅ'ৰ মাজত মুখামুখি খুন্দা লগাৰ ফলতেই এই ঘটনাটো ঘটে। মৃত্যু হোৱা লোককেইজনক গুৱাহাটীৰ মালিগাঁৱৰ গোচালাৰ ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া 246 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডেৰী আৰু 5টা বাউণ্ডেৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। তেওঁক মেন অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুপম শইকীয়াৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া মৃণালিনী হাজৰিকা ৰচিত এটি গীত।

শ্ৰোতাসকলে ইমান পৰে বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। এতিয়া আগবঢ়াইছোঁ যুৱ তৰংগ।

0: প্ৰিয় যুৱ বন্ধু, আপোনালোকে শুনি আছে 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। আৰু আজিৰ যুৱ তৰংগ অনুষ্ঠানলৈ স্বাগতম জনাই ষ্টুডিঅ'ত এয়া মই জুপিতৰা বৰা। যুৱ বন্ধু, বিভিন্ন ধৰণৰ খেল খেলি বা খেল চাই আমি সকলোৱে ভাল পাওঁ, নহয় জানো? খেল কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই আমাৰ শৰীৰ সুস্থ ৰাখে, মন সতেজ কৰে আৰু শৃংখলা, একতা, সহনশীলতা আদি গুণ শিকায়। ফুটবল, ক্ৰিকেট, হকী, কাবাডী, দবা আদি বিভিন্ন খেলৰ মাজেৰে খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰে। খেলৰ জৰিয়তে আমি জিকাৰ আনন্দ শিকোঁ, লগতে হাৰিলেও পুনৰ উঠি আগুৱাই যাবলৈ সাহস পাওঁ। সেয়েহে খেলক মানুহৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ বুলি কোৱা হয়। আজিৰ যুগত বহু খেলুৱৈয়ে নিজৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে দেশৰ নাম উজ্বলাইছে। যুৱ বন্ধু, আজিৰ খেল শিতান বিশেষত থিং ষ্টেডিয়ামৰ খেলুৱৈসকলৰ লগত থুৰতে হোৱা আমাৰ কিছু কথা বতৰা শুনোৱা হওক।
1: নমস্কাৰ, আজি আহি আমি উপস্থিত হৈছোঁহি নগাঁও জিলাৰ থিং ষ্টেডিয়ামত। ইয়াৰ খেলুৱৈসকলৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয়, তোমাৰ পৰিচয়টো দিবা।
2: মোৰ নাম, নমস্কাৰ, মোৰ নাম হৈছে নিকিব আল মেহেদিয়া। মোৰ ঘৰ ঢিং বেলতীয়া। মই BSc কমপ্লিট কৰিছোঁ ৰিচেণ্টলি, এতিয়া বিজনেছত অলপ লাগি আছোঁ।
1: হয়, তুমি কি খেলৰ লগত জড়িত?
2: মই ক্ৰিকেট খেলোঁ, ক্ৰিকেটৰ লগত জড়িত।
1: এই খেলটোৰ লগত তুমি কিমান দিনৰ পৰা জড়িত?
2: ক্ৰিকেট ক'বলৈ গ'লেতো মই 2011 ৱৰ্ল্ড কাপৰ পৰাই জড়িত, কিন্তু ফিজিকেলি মই খেলিব কথা ক'লে 2021ৰ পৰা তেনেকুৱা জড়িত আছোঁ।
1: তুমি ক'ত ক'ত খেলিবলৈ সুযোগ পাইছা আৰু কিবা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছা নেকি?
2: আমিতো জেনেৰেলি ঢিং ষ্টেডিয়ামতে খেলি থাকোঁ। এনে কিবা টুৰ্ণামেণ্ট হ'লে পূজাবাৰী ফিল্ড আছে ঢিঙৰ, আৰু বেলেগ বেলেগ কিবা লীগ খেল হয় যদি মৈৰাবাৰী বা ঢিং ষ্টেডিয়ামতো হয়, তেনেকৈ আমি লীগ খেলবিলাক খেলোঁ। আৰু আমাৰ টীমে এবাৰ ৰানাৰ্ছ আপ ট্ৰফি হেৰি কৰিছিলে, ছিকিউৰ কৰিছিলে, আৰু মই এবাৰ প্লে অফ দ্য ছিৰিজ পাইছিলোঁ, এইখিনি অলপ মনত আছে।
1: ইয়াৰ আগতে তুমি কি খেল খেলিছিলা?
2: মই ক্ৰিকেটৰ আগতে মেইনলি বেডমিণ্টন খেলিছিলোঁ।
1: এই খেলসমূহৰ পৰা তোমাৰ পঢ়াত কিবা ক্ষতি হয় বুলি ভাবা নেকি?
2: খেলৰ পৰা মই ভাবোঁ পঢ়াত তেনেকুৱা ক্ষতি নকৰে, কাৰণ খেলটোৱে আমাক বহুতখিনি দিশত মানে হেল্প কৰে, ডেভেলপ কৰে, ফিজিকেলি হওক বা মেণ্টেলি হওক। চ' মই ভাবোঁ যে পঢ়াত তেনেকৈ ইম্পেক্ট নকৰে, খেলৰে এটা এক্সট্ৰা টাইম থাকে আৰু পঢ়া শুনাৰে এটা এক্সট্ৰা টাইম থাকে।
1: তোমাৰ অভিভাৱক বা মা দেউতাই এই খেলটো খেলিবলৈ তোমাক উৎসাহ দিয়েনে?
2: উৎসাহ দিয়ে, কাৰণ সিহঁতে সৰুৰে পৰা কৈছে।

0: খেলাধুলার একটা টাইম থাকে এক্সট্রা, আর পড়ারে একটা এক্সট্রা টাইম থাকে। তো খেলাধুলাটো প্রায়োরিটি দিব লাগে, ইকুয়েলি তুমি পঢ়াটো বা পড়া শুনাটো দিব লাগে। সো ইহতে বাধা বা তেনেকুৱা দিয়া নাই, উৎসাহ দিছে।
1: আজিকালিৰ যুৱ প্ৰজন্মই খেলৰ প্ৰতি আগ্ৰহী হয়নে তোমাৰ মতে?
0: আজিকালি যুৱ প্ৰজন্ম, আজি যিটো জেনেৰেশ্যন আছে, দেখা যায় সিহঁতে ফিজিকেল খেলবিলাকত ইমান ইনভল্ভ হোৱা দেখা নাযায়। কাৰণ আজিকালি চবেই মানে ছ'চিয়েল মিডিয়া হওক বা মোবাইলৰ গেম বা তেনেকুৱা সেইকেইটাত বেছি জড়িত দেখা যায়, কিন্তু ফিজিকেল গেমত ইমান জড়িত দেখা নাযায়।
1: খেলৰ পৰা পঢ়াত কিবা ক্ষতি হয় বুলি তুমি নাভাবা, হয়? কিন্তু তুমি এই খেলসমূহ খেলি তোমাৰ কি লাভ হৈছে বুলি ভাবা?
0: অঁ, ক্ৰিকেট খেল মেইনলি, মই আগতে বেডমিণ্টন খেলিছিলোঁ কৈছোঁ, কিন্তু এতিয়া ক্ৰিকেট। চ' ক্ৰিকেট খেলে মেইনলি মোৰ মতে ফিজিকেলিটো ডেভেলপ এটা হয় এইটো জেনেৰেলি, কিন্তু মেণ্টেলি বহুত পেৰামিটাৰ্ছত ডেভেলপ হয়। ফৰ এক্সাম্পল, মেণ্টেলি তুমি মানুহজন বহুত শ্বাৰ্প হ'ব পাৰে, ফ'কাছ বাঢ়ে, আৰু মেইন হৈছে ডিচিপ্লিন হয় বহুত। ক্ৰিকেট এটা বহুত ডিচিপ্লিন হয়, জেণ্টেলমেনছ গেম বুলি জনা যায়। চ' বহুত ডিচিপ্লিন মই নিজে হৈছোঁ বুলি ভাবোঁ আৰু এইটো গেমৰ পৰা।
1: হয়, নিচাজাতীয় বস্তুৰ পৰা যুৱ প্ৰজন্মক খেলসমূহে কেনেদৰে দূৰত ৰাখিব পাৰে বুলি তুমি ভাবা?
0: অঁ, খেলসমূহ এনেকুৱা বস্তু যে যিটো আপুনি খেলি থাকিলে বা এইটো মানে এটা ফ'কাছ থাকিলে আপোনাৰ যিটো জীৱনত ৰিয়েল লাইফতো থাকে তাতো এটা ফ'কাছ থাকে, গ'লৰ প্ৰতি এটা ফ'কাছ থাকে। চ' সেইবিলাক নিচাযুক্ত পদাৰ্থৰ পৰা অলপ দূৰত থকাটো মানে এইটো পচিবল হয়, কাৰণ সেইটো ধান্দা নাথাকে মনত।
1: হয়, তোমাৰ লগত কথা পাতি ভাল লাগিল, ধন্যবাদ।
0: থেংক ইউ, ধন্যবাদ।
1: যুৱ বন্ধু, আহকচোন এইখিনিতে শুনি লওঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত এটি গীত।

0: যুৱবন্ধু গীতটি শুনিলে। পুনৰ আমি খেলুৱৈসকলৰ কথোপকথনৰ মাজলৈ উভতি যাওঁ আহক।
1: এতিয়া আমি আন এগৰাকী খেলুৱৈৰ লগত কথা পাতিবলৈ ওলাইছোঁ। তোমাৰ পৰিচয়টো দিবা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী দেৱশ্ৰী বড়ো। মোৰ ঘৰ নগাঁৱৰ ডিমৌত।
1: তুমি কি খেলৰ লগত জড়িত?
2: মই হকী খেলৰ লগত জড়িত।
1: তুমি কেতিয়াৰ পৰা হকী খেলি আহিছা?
2: মই সৰুৰে পৰা হকী খেলি আহিছোঁ।
1: হকী খেলিবলৈ কি কি সামগ্ৰী লাগে?
2: হকী খেলিবলৈ হকী ষ্টিক, বল, জাৰ্চি আৰু সুৰক্ষা সামগ্ৰীসমূহ লাগে।
1: হয়, তোমাৰ প্ৰিয় হকী খেলুৱৈ কোন?
2: মোৰ আটাইতকৈ প্ৰিয় হৈছে ৰাণী ৰামপাল।
1: হকী খেলত তোমাৰ কোনটো স্থান তুমি কৰা?
2: মই দলত ডিফেণ্ডাৰ হিচাপে খেলোঁ।
1: হয়, খেলাৰ আগতে তুমি কি কৰা?
2: খেলৰ আগতে মই অনুশীলন কৰোঁ, নিজকে প্ৰস্তুত কৰোঁ যাতে এখন খেলত মই ভাল প্ৰদৰ্শন কৰিব পাৰোঁ।
1: হয়, হকী খেলত জিকিলে তোমাৰ কেনেকুৱা লাগে?
2: হকী খেলত জিকিলে মোৰ বহুত ভাল লাগে, নিজকে বহুত গৌৰৱ অনুভৱ কৰোঁ।
1: হয়, তোমাৰ সপোন কি?
2: মোৰ সপোন এজন বিখ্যাত হকী খেলুৱৈ হোৱা।
1: ঠিক আছে, তুমি খেলৰ বাহিৰেও আৰু কি কৰি ভাল পোৱা?
2: মই খেলৰ বাহিৰে গান গাই ভাল পাওঁ, নাচি ভাল পাওঁ।
1: ঠিক আছে, তেনেহ'লে তুমি গান এটা অলপমান শুনাব পাৰিবা নেকি?
2: অঁ, পাৰিম।

0: ধন্যবাদ,
1: খুব ধুনীয়া লাগিল, তোমালৈ ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: এতিয়া আমি এগৰাকী দবা খেলুৱৈক লগ পাইছোঁ, আহকচোন তেওঁৰ লগত কথা বতৰা পাতোঁ। তোমাৰ পৰিচয়টো দিবা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী নবনীতা দাস, মই এগৰাকী দবা খেলুৱৈ হয়।
1: তোমাৰ ঘৰ ক'ত?
2: মোৰ ঘৰ নগাঁও জিলাৰ ডিমৌত।
1: তুমি কেতিয়াৰ পৰা দবা খেলি আহিছা?
2: মই সৰুৰে পৰা দবা খেলি আহিছোঁ।
1: খেলটোৰ বিষয়ে অনুশীলন তুমি কিমান সময় কৰা?
2: মই প্ৰতিদিনে কিছু সময় দবাৰ অনুশীলন কৰোঁ।
1: দবা খেলত তোমাৰ প্ৰিয় গুটি কোনটো?
2: মোৰ প্ৰিয় গুটি ৰাণী, কাৰণ ই বহুত শক্তিশালী হয়।
1: হয়, দবা খেলিবলৈ তোমাক কোনে উৎসাহ দিয়ে?
2: মোৰ পৰিয়াল আৰু মোৰ শিক্ষকসকলে মোক বহুত উৎসাহ দিয়ে।
1: দবা খেলত ভুল হ'লে তুমি কি কৰা?
2: মই মোৰ ভুলৰ পৰা শিকি আকৌ চেষ্টা কৰোঁ।
1: হয়, প্ৰতিযোগিতাত অংশ লৈ তোমাৰ কেনেকুৱা লাগে?
2: মোৰ উৎসাহো লাগে আৰু নতুন কিবা শিকিবলৈ সুযোগ পাওঁ।
1: দবা খেলৰ পৰা তুমি কি শিকিছা বুলি ভাবা?
2: মই ধৈৰ্য, মনোযোগ আৰু সঠিক সিদ্ধান্ত লোৱা শিকিছোঁ।
1: তোমাৰ বন্ধুসকলে দবা খেলেনে?
2: হয়, কিছুমান বন্ধুৱে মোৰ লগতে দবা খেলে।
1: তুমি ভৱিষ্যতে কি হ'ব বিচাৰা?
2: মই এজনী সফল দবা খেলুৱৈ হৈ বহু প্ৰতিযোগিতা জিকিব বিচাৰোঁ।
1: তুমি দবা খেল খেলাৰ বাহিৰেও আৰু কি ভাল পোৱা?
2: মই উপন্যাস পঢ়ি ভাল পাওঁ।
1: তোমাৰ প্ৰিয় উপন্যাসৰ নাম ক'বাচোন।
2: ৰুবুল মাউতৰ মোৰো এটা সপোন আছে আৰু ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰীখন মই ভাল পাওঁ পঢ়ি।
1: এইদুখন ভাল পোৱা ন? ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল। ধন্যবাদ।
2: ধন্যবাদ
3: যুৱ বন্ধু, এইখিনিতে শুনি লওক।

0: তাৰপিছত ট্ৰেক নেশ্যনেল আছিল কেৰেলা তিৰুৱনন্তপুৰমত। স্কুল নেশ্যনেল অনুষ্ঠিত হৈছিল আমাৰ গুৱাহাটী সোণাপুৰত। তাত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ। মই এগৰাকী উৎসাহী আৰু পৰিশ্ৰমী চাইক্লিং খেলুৱৈ। সৰুৰে পৰা খেল ধেমালিৰ প্ৰতি মোৰ বিশেষ আগ্ৰহ আছিল, কিন্তু চাইক্লিঙে মোৰ জীৱনত এক বিশেষ স্থান দখল কৰিছে। চাইক্লিং কেৱল মোৰ বাবে এটা খেল নহয়, ই মোৰ নেচা আৰু আৱেগ। প্ৰতিদিনে চাইক্লিঙৰ অনুশীলনীৰ জৰিয়তে মই নিজৰ শাৰীৰিক শক্তি, সহনশীলতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰোঁ। এগৰাকী চাইক্লিং খেলুৱৈ হিচাপে মই বিশ্বাস কৰোঁ যে সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম, শৃংখলা আৰু ধৈৰ্য অতি প্ৰয়োজন। চাইক্লিঙে মোৰ সময়ৰ মূল্য, একাগ্ৰতা আৰু কেতিয়াও হাৰ নমনা শিক্ষা দিছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মই নতুন অভিজ্ঞতা লাভ কৰোঁ আৰু প্ৰতিটো খেলৰ পৰা কিবা নহয় কিবা শিকিবলৈ চেষ্টা কৰোঁ। মোৰ লক্ষ্য হৈছে এগৰাকী সফল চাইক্লিং খেলুৱৈ হিচাপে নিজৰ পৰিচয় গঢ়ি তোলা আৰু নিজৰ ৰাজ্য তথা দেশৰ নাম উজ্জ্বল কৰা। মই বিশ্বাস কৰোঁ যে দৃঢ় সংকল্প আৰু অধ্যৱসায় থাকিলে যিকোনো লক্ষ্য লাভ কৰিব পাৰি। ধন্যবাদ।
1: যুৱ বন্ধু, আজি কিছুদিনৰ পৰা আকাশত মেঘৰ মাদল বাজিবলৈ লৈছে আৰু তাৰ লগে লগেই যেন আৰম্ভ হৈছে বাৰিষাৰ। এইখিনিতে শুনি লওঁ আহক তৰালী শৰ্মাৰ কণ্ঠৰ এটি অতি মন পৰসা গীত।

শ্ৰোতা বন্ধু, এইখিনিতে শুনো আহক অসমত হকী খেলৰ বিষয়ে কিছু কথা। ভাৰতবৰ্ষত হকী খেলৰ বিশেষ জনপ্ৰিয়তা আছে। ধ্যানচান্দ, ৰূপ সিং, বলবীৰ সিং, অৰিজিত পাল সিং, শংকৰ লক্ষ্মণ, ধনৰাজ পিল্লাই আদিৰ দৰে বহুকেইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে নিজৰ অনন্য ক্ৰীড়া কুশলতাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় হকীৰ সুনাম আৰু গৌৰৱ দুগুণে বৃদ্ধি কৰি তুলিছিল। 1955 চনত কলকাতাত ভাৰতৰ প্ৰথমটো হকী ক্লাব প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পাছৰ কেইটামান দশকত হকীত ভাৰতীয় খেলুৱৈসকলৰ চমকপ্ৰদ উত্থান ঘটে। সেই সময়তে কলকাতাত বেইটন কাপ আৰু মুম্বাইত আগা খান কাপ নামৰ দুখন আগশাৰীৰ হকী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াৰ পাছত 1907-08 চনৰ সময়ছোৱাত ভাৰতত হকী এছ'চিয়েশ্যন গঠন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল যদিও সেয়া বাস্তৱত পৰিণত নহ'ল। ইয়াৰ কেইবাবছৰ পাছত অৰ্থাৎ 1925 চনতহে ইণ্ডিয়ান হকী ফেডাৰেশ্যন গঠন কৰা হয়। 1926 চনত ভাৰতীয় হকী দলটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হকী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰথম বিদেশ যাত্ৰা কৰে। সেইবাৰ তেওঁলোকে নিউজিলেণ্ডত অনুষ্ঠিত 21খন আন্তঃৰাষ্ট্ৰীয় হকী খেলৰ 18খনতে জয়লাভ কৰি এক সুকীয়া কৃতিত্ব গঢ়ি তুলিছিল। সেই সময়ছোৱাতে ভাৰতীয় হকী খেলৰ যাদুকৰ হিচাপে খ্যাত ধ্যানচান্দৰ উত্থান ঘটে। 1927 চনত ভাৰতীয় হকী ফেডাৰেশ্যন আন্তঃৰাষ্ট্ৰীয় সংগঠন ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দা হকীৰ সদস্য হয়। 1928 চনৰ পৰা ভাৰতীয় হকীৰ সোণালী যুগ আৰম্ভ হৈছিল বুলি ক'ব পাৰি, কিয়নো সেই বছৰেই নেডাৰলেণ্ডছৰ আমষ্টাৰডামত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত ভাৰতীয় হকী দলটোৱে চমকপ্ৰদ ক্ৰীড়া প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জন কৰে। তেনেদৰে 1932 চনৰ লছ এঞ্জেলছ অলিম্পিক আৰু 1936 চনৰ বাৰ্লিন অলিম্পিকতো ভাৰতীয় হকী দলটোৱে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। দেশে স্বাধীনতা লাভ কৰাৰ পাছত 1948 চনত লণ্ডন অলিম্পিক, 1952 চনত হেলিংচিকি অলিম্পিক, 1956 চনত মেলবৰ্ণ অলিম্পিক, 1964 চনত টকিঅ' অলিম্পিক আৰু 1980 চনত মস্কো অলিম্পিকত ভাৰতীয় হকী দলটোৱে সোণৰ পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনে। এনেদৰে বৰ্তমানলৈকে ভাৰতীয় হকী দলটোৱে অলিম্পিক গেমছত 8টা সোণৰ, 1টা ৰূপৰ আৰু 4টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। অসমতো হকী খেলৰ বিশেষ জনপ্ৰিয়তা আছে। ৰাজ্যখনত এইবিধ ক্ৰীড়াক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে 2007 চনত গুৱাহাটীৰ ভেটাপাৰাত মহম্মদ তয়বুল্লাহ হকী ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল। উল্লেখযোগ্য যে এইটো ষ্টেডিয়ামতে 2007 চনত 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ হকী খেলসমূহ, 2016 চনত 12 সংখ্যক দক্ষিণ এছীয় ক্ৰীড়াৰ হকী খেল আৰু 2020 চনৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ হকী খেল অনুষ্ঠিত হৈছিল। বৰ্তমান এই ষ্টেডিয়ামত অসমৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলক অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা হকী খেলৰ প্ৰশিক্ষণ দিয়া হয়। এনেদৰে অসম হকী সংস্থাৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণসমূহৰ দ্বাৰা ৰাজ্যখনৰ নবীন খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ বাবে উপযোগী তথা পাৰদৰ্শী কৰি গঢ়ি তোলা হয়। যুৱবন্ধু, সময় আমাক ইংগিত দিলেই চাওঁতে চাওঁতে আমাৰ আজিৰ অনুষ্ঠান সামৰিবোৰেই হ'ল। শেষত সকলোলৈকে শুভকামনা জনাই আজিৰ যুৱ তৰংগ অনুষ্ঠানৰ পৰা মই জুপিতৰাই ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।

জাপানীত এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগুৰ পৰা হাত সাৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰা অতিকৈ প্ৰয়োজন। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।

শৰীৰ সম্পূৰ্ণকৈ ঢাকি ৰখা বস্ত্ৰহে পৰিধান কৰিব। জ্বৰ হ'লেই আপোনাৰ তেজ পৰীক্ষা কৰাব। সদায় সন্ধ্যা ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব।

খন্তেক পিছতেই 5 বজাত হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন। আৰু চিৰাঙত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃক্লাব এথলেটিক্স মিট 2024 আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামটো এটা IED লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই IDটো দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহসমূহত নামাজ পঢ়া হয়। দক্ষিণ হালবৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছকোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ উপলক্ষে ইছলাম ধৰ্মী লোকসকলক শুভেচ্ছা জনাইছে। উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা নকল সোণখিনিৰ ওজন 5.970 কিলোগ্ৰাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা মুস্তাকিন ওৰফে ৰফিকুল ইছলামৰ পৰা 84,000 টকা আৰু এটা মোবাইল ফোনো জব্দ কৰা হয়। লোকজনৰ ঘৰ গুৰেশ্বৰত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। নকল সোণৰ অবৈধ বেহা চলোৱা লখিমপুৰৰ অবিনাশ চৰকাৰ আৰু মফিদুল ইছলাম নামৰ আন এজন অভিযুক্তক কৰায়ত্ব কৰাৰ বাবে আৰক্ষী অভিযান অব্যাহত ৰাখিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝৰাত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰে। অপহৰণ কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনাৰ সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাদ ব্ৰহ্মই এইদৰে কয়।
1: 26 তাৰিখে আমাৰ সন্ধিয়া অনুমান 8টামান বজাত খবৰ আহিছিলে, ইয়াত মানে ৰিটেন এপ্লিকেশ্যন হেৰি দিছিলে যে তেওঁৰ দৰাণীৰ লোকজনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি DCP ছাৰৰ আমাৰ অফিচাৰ ছিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে লগে টেকনিকেল টীম লগত লৈ SI সনদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম, যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ। আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকৰ 4জনক মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন চুইফ ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
0: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ হালঝৰা শান্তি সমিতিৰ খেলপথাৰত আজি 21 সংখ্যক আন্তঃ ক্লাব এথলেটিকছ মিট 2026 অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ কাইলৈ অন্ত পৰিব। আজি চিৰাং জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সন্থাৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। তৰুণ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি প্ৰতিযোগিতাৰ মনোভাৱ জগাই তোলাৰ লগতে সকলো পৰ্যায়ৰ খেলুৱৈক আগবঢ়াই নিয়াটোৱে এই প্ৰতিযোগিতাৰ উদ্দেশ্য বুলি সন্থাৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰিছে। দৌৰ, লং জাম্প, হাই জাম্প, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ, শ্বটপুট আদি খেলসমূহ এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে। অসম এথলেটিকছ সন্থাৰ পৰ্যবেক্ষক প্ৰতিনিধি নিমন ব্ৰহ্ম, বড়োলেণ্ড ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি, চিৰাং জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, বিজনী জিলা ক্ৰীড়া সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু সাধাৰণ সম্পাদক এই প্ৰতিযোগিতাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক SP সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পৰা পঞ্চায়তৰ বিষয়ববীয়া নিৰ্বাচিত প্ৰতিনিধি আৰু গাঁও পৰ্যায়ৰ উদ্যমীসকলৰ লগতে ৰাজ্য চৰকাৰসমূহৰ বিষয়াসকলো উপস্থিত থাকিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহপঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উদ জোহা পালন। আৰু চিৰাঙত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃ ক্লাব এথলেটিকছ মিট 2026 আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: ১০২.৭ মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আমাৰ

0: নমস্কাৰ। আজিৰ আময় অনুষ্ঠানত আমি লগ পাইছোঁ নগাঁৱৰ থানা ৰোড নিবাসী এগৰাকী আময়। আমি তেখেতৰ পৰাই জানিম তেখেতৰ পৰিচয়টো। নমস্কাৰ বাইদেউ, কওকচোন আপোনাৰ বিষয়ে, আপোনাৰ নামটো।
1: হয়, নমস্কাৰ, মোৰ নাম মুৰ্শিদা আলজিজ। এই সদৰ থানাৰ থানা ৰোডতে মোৰ ঘৰ, সদৰ থানাৰ সমীপৱৰ্তী। মোৰ পৰিচয়টো ইমানেই, মই গৃহিণী, ঘৰৰ কাম কাজ কৰোঁ, ল'ৰা দুটা আছে, তাৰ লগতে মই এখন নাৰ্চাৰী বুলি ফুল, প্ৰথমতেতো মোৰ ফুলৰ বাগিচা নিজৰ চখতে কৰা বাগিচাখনকে এতিয়া মই অকণমান ব্যৱসায় পৰ্যায়লৈ লৈ গৈ আছোঁ।
0: হয় হয়, মই সোমাই আহোঁতে দেখিছোঁ আপোনাৰ ছাদত ভালেখিনি ফুলৰ পুলি আৰু বিভিন্ন উদ্ভিদ আপোনাৰ আছে এনেকৈ। এই সম্পৰ্কে কওকচোন, আপুনি কেতিয়াৰ পৰা কৰি আছে আৰু এইবোৰ আপুনি বিক্ৰী কৰে নিশ্চয়?
1: হয় হয়, বিক্ৰী কৰোঁ। বিক্ৰী কৰিবলৈ এতিয়া মই 2019ৰ পৰাই মই বিক্ৰী কৰিবলৈ লৈছোঁ। তাৰ আগৰখিনিতো মই 10-12 ইমান চনৰ পৰা মানে মই কৰি আছিলোঁ। নিজৰ ঘৰতে অকণ ফুল চুল গোটাওঁ, গছ গছনি ৰুবলৈ বা কিনিবলৈ মাটি, পট এইবিলাক যিহেতু লাগে, সাৰ পানী, সেইখিনিকে মানে তাৰে যোগাৰ কৰিবলৈ হ'লেও প্ৰথমতে এটা দুটা মানে সেই গছ পুলি কৰি কৰি বেচোতে এতিয়া মানে হেৰি হৈ গ'ল আৰু, এখন ডাঙৰ বাগিচাই হৈ গ'ল আৰু, নাৰ্চাৰী টাইপৰ নাৰ্চাৰীয়ে হৈ গ'ল। আৰু সেইখন কৰিবলৈ মই ফেচবুকৰ এটা পেজ খুলি ল'লোঁ 2019ত, তাৰ পৰাই বহুতখিনি কাষ্টমাৰ মই পাই গৈছোঁ, তেনেকৈ চলি আছে এতিয়াও। এইটো নাৰ্চাৰীখন ঘৰৰ পৰা আহি লৈ যায়, কেতিয়াবা আমি অনলাইনো পঠিয়াওঁ, তেনেকুৱা এখন ভাল হেৰি পাইছোঁ। আৰু আৰু ডাঙৰ কৰিবলৈ হ'লেতো জেগাৰ অসুবিধা, চাত দুখন চাততে মই অকণমান অকণমানকৈ কৰি লৈছোঁ আৰু।
0: আপুনি অনলাইনতো বিক্ৰী কৰে তেনেকৈ, অৰ্ডাৰ লয় আৰু?
1: হয়
0: হয়। কি কি জাত বা কি কি ধৰণৰ আপুনি ৰাখিছে এতিয়া তাত গছপুলিবিলাক, কি কি আছে কওকচোন অকণমান তাৰ বিষয়ে।
1: হয়, বেছিভাগটো ইনডোৰ প্লাণ্টছেই আছে, অলপ ৰেয়াৰ ভেৰাইটি। আজিকালি কাষ্টমাৰসকলে মানে ৰেয়াৰ ভেৰাইটিবিলাক বিচাৰে, নৰ্মেল ভেৰাইটিবিলাকো আছে, আমি সেইবিলাককো হেৰি কৰি দিয়া নাই। তেনে স্নেক প্লেণ্টৰ, ইনডোৰ প্লাণ্টছৰ ভিতৰত স্নেক প্লেণ্ট, জেজে প্লেণ্ট, জেড প্লেণ্ট, মানি প্লেণ্টৰ চব ভেৰাইটিয়ে আছে অলমষ্ট। আৰু তো কেকটাছ, চাকুলেণ্ট এইবিলাকো আছে, ফাৰ্নো আছে, তেনে বহুত কিবা কিবি ভেৰাইটি আছে, হেঙিঙৰো আছে, আৰু আৰু বেছিকৈ বনাবলৈও আছে, কিন্তু সিমানখিনি সময়ৰ নাটনিৰ কাৰণে যিখিনি পাৰিছোঁ তাকেই কৰি আছোঁ আৰু। আৰু ঘৰৰে যিখিনি কিনি আনো সেইখিনিকে আমি কাটিং কৰোঁ, কাটিং কৰি পেলাই প্ৰথমতে 10টা সেইখিনি বিক্ৰী কৰি ল'লে আকৌ 10টাকৈ নতুনকৈ বনাওঁ, তেনেকৈ প্ৰতিটো প্লাণ্টৰে 10টা 10টাকৈ বনাই থওঁ, জেগাৰ অভাৱ হিচাপত সৰু সৰু পটত বনাই থওঁ। আৰু ছিষ্টেমেটিককৈ চব বস্তু তেনেকৈ কৰি থওঁতে হৈ যায়, কম জেগাতে আমি ধুনীয়াকৈ কৰি ল'ব পাৰিছোঁ।
0: হয়, এতিয়া আপোনাৰ এই বাগিচাখনৰ পৰা আপুনি যি বিক্ৰী কৰি আছোঁ বুলিও কৈছে, এই ক্ষেত্ৰত আপুনি বিজ্ঞাপনৰ বাবে বা ক্ৰেতাসকলক জনাবলৈ আপোনাৰ হাতত কেনেধৰণৰ কি কি প্লেণ্ট আছে এইটো জনাবৰ বাবে কিবা ব্যৱস্থা লৈছে নেকি তেনেকুৱা?
1: অঁ, ব্যৱস্থাটো নিজৰ হেৰি ছ'চিয়েল মিডিয়াত আজিকালিতো বহুত সুবিধা আছে, ফেচবুকৰ থ্ৰুদিয়ে মই বেছিভাগ নিজৰ প্ৰতিটো প্লাণ্টছৰ মানে এটা এটা ভিডিঅ' হওক, ফটো হওক, তাকে মই তাত পোষ্ট কৰোঁ, আৰু মানুহে তাত পচন্দ কৰিলে প্ৰাইচ কিমান সোধে সেইমতে কথা হয়, আমাৰ তেনেকৈ বুক হৈ যায়। হৈ যোৱাৰ পাছতে কেতিয়াবা আমাক এনেকুৱা হয়, কাষ্টমাৰে কিছুমান নিজৰ ফালৰ পৰাও মানে হোৱাটছএপ থাকে আমাৰ, তাতে হোৱাটছএপ নম্বৰতে মোৰ ফটো দিয়ে যে এইটো প্লাণ্টছ লাগিছিলে, আৰু মোৰ তাত যদিও নাথাকেও মই মানে আনৰ পৰা হ'লেও যেনেকৈ হওক সংগ্ৰহ কৰি হ'লেও দিবলৈ চেষ্টা কৰোঁ। মানে কেতিয়াবা মানে অৰ্কিড কিছুমান মোৰ তাত নাথাকে, অৰ্কিড ৰাখিবলৈ মোৰ কিছুমান মানে মোৰ অসুবিধা আছে, মানে জেগাডোখৰ কি হয়, মাটিৰ সংস্পৰ্শ নাই, ছাতৰ ওপৰত হৈ আছে, ছাতৰ ওপৰত হ'লে হেৰি হয়, শুকাই যায়, গছ নাই, ডাঙৰ গছ নাই, তেনেকুৱা আমি কাঠে চাঠে বা তেনেকুৱা মছত বান্ধি মছ চচ এইবিলাকৰ দি পেলাই কিছুমান কৰিব লাগে। তথাপিও আমি থলুৱা প্ৰজাতিৰ অৰ্কিড কিছুমান আছে, আৰু যদিও থলুৱা অৰ্কিডবিলাকৰ উপৰিও যদি আজিকালিতো বহুত আৰু ভেৰাইটি আছে বিলাক বিচাৰে, তেতিয়া আমি বেলেগ বেলেগ চেলাৰৰ পৰা হ'লেও আমি আনি পেলাই ইয়াতে ৰাখি মোৰ পৰা মই দি দিব পৰাকৈ চেষ্টা কৰোঁ।
0: হয়, আপুনি যে ক'লে অনলাইনত অৰ্ডাৰ কৰিলে আপুনি পঠায়, কেনেধৰণে পঠোৱাৰ ব্যৱস্থা কেনেকুৱা, আপোনালোকে পেকেজিং বা এইবিলাক কেনেধৰণে কৰি পেলাই পঠায় ব্যৱস্থাটো কওকচোন অকণমান।
1: অঁ, DTDC-ৰ দি পেলাই পঠাব পাৰি, পঠিয়ালে এটা পেকেটটো আমি এনেকৈ যিটো কৰোঁ ৱেট হিচাপত তাৰ হেৰিটো লয়, শ্বিপিং চাৰ্জটো লয় মানে, আৰু তাক পেকিংটো বহুত ধুনীয়াকৈ কৰিব লাগিব, যেন গছটো মানে যাওঁতে বেয়া ডেমেজ নহয়, ভালকৈ যায়, সেইমতে আমি পেকিং কৰোঁ। আৰু এটা ভাল ডাঠ কাগজৰ লেয়াৰ দি পেলাই ধুনীয়াকৈ পেলাই আমি টেপ মাৰি সেইজোপা আমি সম্পূৰ্ণ পটৰ পৰা উলিয়াই তাক মানে কোকোপিট দি ৰেপ কৰি পেলাই ধুনীয়াকৈ আমি তেনেকৈ পঠাবলৈ চেষ্টা কৰোঁ যে ওজনটো কমি যায়। আৰু ডাইৰেক্ট বাছবিলাক য'ত চলে বাছৰ সুবিধা আছে, বাছত দি দিওঁ, বাছৰ পৰা বাছ ড্ৰাইভাৰে শ্বিপিং চাৰ্জটো লৈ লয় তেনেকৈ।
0: হয়, আপুনি আৰম্ভণিটো নিজৰ চখতে যিহেতু কৰিছিলে বুলি ক'লে, কিন্তু বৰ্তমান আপুনি যিখিনি কৰি আছে তাৰ পৰা আপোনাৰ চখ পূৰণ কৰাৰ লগতে ঘৰখনৰ পৰিচালনাত কিছু আৰ্থিক সকাহ দিব পাৰিছে বুলি আপুনি ভাবে নেকি?
1: অঁ, মই হয়তো পাৰিছোঁ। মোৰ কিছুমান একেলগে বহুত ভাল অৰ্ডাৰ আহি যায়, যিটো হেৰি হয়, মিটিংবিলাক হয় যিটো, তেতিয়া আজিকালিতো গামোচাৰ উপৰঞ্চি এটা এটা ইনড'ৰ প্লাণ্টছো গিফ্ট কৰে, তেতিয়া সেই গিফ্ট হেৰিবিলাক যেতিয়া আমি পাওঁ তেতিয়া মই বহুতখিনি এটা ভাল এটা অৰ্ডাৰ পাই যাওঁ। সেইখিনি দি পেলাই মই কৰিব পাৰোঁ, মোৰ নিজৰ এই গাৰ্ডেনৰ কামতো লগাব পাৰোঁ। প্ৰয়োজন হ'লে সেইখিনি মই আৰ্থিক হেৰি হিচাপত মানে ঘৰৰ প্ৰয়োজন পূৰাবলৈও ল'ব পাৰোঁ।
0: হয়, এইখিনি কথা আপোনাৰ পৰা জানিলোঁ আপোনাৰ গাৰ্ডেনিঙৰ বিষয়ে। এতিয়া যিহেতু ঈদৰ প্ৰাক মুহূৰ্তত আপোনাক লগ পাইছোঁ আৰু এগৰাকী গৃহিণী হিচাপে আপুনি ঈদৰ বাবেও নিশ্চয় প্ৰস্তুতি চলাই আছে, এইবাৰ কেনেধৰণৰ প্ৰস্তুতি আপোনাৰ ঘৰখনত কওকচোন?
1: প্ৰস্তুতি হৈ আছে, এতিয়া লাহে লাহে বেছি ওচৰ চাপি আহিছে ঈদৰ। ঘৰুৱা কাম কাজ, চাফাই, সেইখিনিয়ে কৰি আছোঁ। মানে ইণ্টেৰিয়ৰ ডিজাইন অলপ কৰিব লাগে, মানে ঘৰ সজোৱা, গৃহসজ্জা, সেইবিলাকো কৰি আছোঁ। খোৱা বোৱা ৰেচিপিবিলাক কেনেকৈ বনাম ঈদ বুলি, সেইখিনিও চিন্তা কৰিব লগা নহয়, হঠাতেই হ'ব, বিচাৰিব যেনেকৈ সন্তানে তেনেকৈ মতে বনাই পেলাই কৰি খুৱাব লাগিব সিহঁতৰ হেৰি মতে আৰু।
0: হয়, উৎসৱ পাৰ্বণ বুলি ক'লেই তাৰ সৈতে খোৱা বোৱা এটা ওতঃপ্ৰোতভাৱে জড়িত থকা বিষয়। আমি দেখিছোঁ সকলো উৎসৱতেই খোৱা বোৱাৰ পৰ্ব এটা থাকিবই, আৰু ঈদতো যিহেতু বাকীখিনি ধৰ্মীয় ৰীতি নীতি পালন কৰাৰ উপৰিও খোৱা বোৱাৰ এটা ব্যৱস্থা নিশ্চয় ঘৰখনতো থাকিব। আপুনি কওকচোন ঈদৰ সম্পৰ্কত আপোনাৰ ঘৰত কেনেধৰণৰ খাদ্য প্ৰণালী বা কেনেধৰণৰ ৰেচিপি আপুনি ভাবিছে এইবাৰ বনাম বুলি?
1: আমাৰ ঘৰত সাধাৰণতে পোলাও, মুৰ্গীৰেতো হয়, এটা কোৰ্মা হওক, মানে কাবাব হওক, তেনেকৈ হয়, আৰু তাৰ লগতে মাংস হয়।
0: আপোনাৰ ভাল লগা কিবা এটা ৰেচিপি কওক।

0: কিছুমান আমাৰ শ্ৰোতাসকলে জানিলে তেখেতসকলেও সেইটো ব্যৱহাৰ কৰিব, ঘৰত বনাব পাৰিব কেতিয়াবা।
1: বাটাৰ চিকেনটো মোৰ ল'ৰাহঁতে বেছিকৈ ভাল পায়, সেইমতে মই ঘৰত কিবা এটা কৰিব হ'লে বাটাৰ চিকেনকে বেছিকৈ বনাওঁ। বাটাৰ চিকেনৰ ৰেচিপিটো হ'বলৈ হ'লে প্ৰথমতে পিঁয়াজখিনি এইটো কেৰাহীত তেল গৰম হোৱাৰ পাছতে মানে গোটা মছলাখিনি দি লওঁ, যেনেকৈ লং, ইলাচি, ডালচেনি, তেজপাত, এইখিনি দি পেলাই পিছতে মানে তাতে পিঁয়াজ ভাজোঁ। তাৰ অকণমান গোল্ডেন ব্ৰাউন হৈ গ'লে তাতে আদা নহৰু পেষ্ট দিয়া হয়। তাৰপিছতে নিমখ ব্যৱহাৰ কৰোঁ আৰু চব মছলা দিওঁ, যেনেকৈ জলকীয়া গুড়ি, জিৰা, জালুক, চিকেন মছলা, তাতে গৰম মছলা, গোটেই মছলাখিনি দিয়াৰ পাছতে আৰু সেইখিনি উলিয়াই, অকেঁচা জলকীয়া কেইটামানো দি দিয়া হয়, সেইখিনি উলিয়াই ঠাণ্ডা কৰি সেইখিনি মিক্সিত পেষ্ট এটা বনাই লোৱা হয়। তাৰপিছত চিকেনখিনিও এফালে ভুনা হয়, চিকেনটো প্ৰথমতেতো চিকেনখিনি মেৰিনেট কৰি লোৱা হয়, দৈ, আদা, নহৰু পেষ্ট, অলপমান নিমখ মতে চবখিনি দি পেলাই যিমান মছলা আছে সেইখিনি মেৰিনেট কৰি থোৱা হয়। সেই মেৰিনেট কৰা চিকেনখিনি আমি গৰম তেলতে অকণমান ফ্ৰাই কৰি উঠাই লৈ তেতিয়া যিখিনি পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনি তেলত ভাজি সেই তাতে চিকেনখিনি দি কম জুইতে হ'বলৈ দিব লাগিব, মিডিয়াম ফ্লেমতে। কেৰাহীটো যেতিয়া গেছৰ পৰা নমোৱাৰ আগতে বাটাৰ দি দিব লাগিব, বাটাৰ দি তাৰ ওপৰতে অকণমান কচুৰি মেথি দি পেলাই ঢাকন মাৰি থ'লে আৰু ধুনীয়া হৈ যায় আৰু।
0: হয়, এনেকৈ আপুনি মানে বৰ ভাল ৰেচিপি এটা শিকিলোঁ, আমিও ঘৰত বনাই খাব পাৰিম তেনেকৈ। ঈদৰ লগত জড়িত সেই দিনটোত বিশেষকৈ কেনেধৰণৰ মাংগলিক কাৰ্যসূচী থাকে সেই সম্পৰ্কে অকণমান কওকচোন। ৰাতিপুৱাৰ পৰা কেনেধৰণৰ ব্যস্ততা আপোনাৰ ঘৰখনৰ বাকীসকল সদস্যৰ বা আপোনালোকৰ?
1: ৰাতিপুৱাটো আমি যেতিয়া বহুত সোনকালে ফজৰ আজান দিয়ে তেতিয়াতো নামাজ পঢ়ি লওঁ আমি, কিন্তু ঈদৰ নামাজ আমাৰ মহিলাসকলৰ কাৰণে নহয়, ঘৰৰ মানে পুৰুষসকলৰ বাবে হয়। তেওঁলোকে যেতিয়া গা পা ধুই পেলাই নামাজলৈ ওলাই যাব, নতুন কাপোৰ সাজ পিন্ধি যায়, পিন্ধি আঁতৰ লগাব, অকল সুগন্ধি ব্যৱহাৰ কৰে, ভালকৈ ধুনীয়াকৈ যাব। যেতিয়া আমি তেওঁলোকক চালাম কৰি ধুনীয়াকৈ আমি বিদায় নামাজলৈ পঠিয়াওঁ, তাৰপিছত তেওঁলোক যোৱাৰ পাছত যি বাকী থকা খোৱা বোৱাখিনি আমি ধুমধাম ৰান্ধি কৰি মানে বনোৱাই কৰি ৰেডি কৰি থওঁ, যে তেওঁলোকে নামাজ পঢ়িয়াৰ পাছতেই আমি একেলগে খাব পাৰোঁ। সকলোৱে যোৱাৰ আগতে অকণমান মিঠা কিবা এটা খাই যায় যাব পাৰে, আৰু চাহ তেনেকৈ মিঠা অকণ চেৱৈ হওক কিবা হওক খাই কৰি ওলাই যায়, আৰু অহাৰ পাছত আমি সকলো একেলগে খাব পৰাকৈ তেনেকৈ ৰেডি কৰি থওঁ। থৈও আমিও নতুন কাপোৰ কানি পিন্ধি পেলাই তেওঁলোক আহি যায়, অহাৰ পাছতে আৰু একেলগে আমি গোটেই পৰিয়ালটোৱে মিলিজুলি এসাঁজ খাই কৰি আৰু
0: তেনেকৈ এই গোটেই কাৰ্যসূচী দিনটীয়াকৈ হয়, বা আপোনাৰ ঈদৰ কেইবাদিনো পাছতো ধৰক আলহী অহা বা অতিথি অহা এনেধৰণৰ অনুষ্ঠান চলি থাকে আৰু।
1: হয় হয়, গোটেই পৰিয়ালটোৰ লগতো বা ল'ৰা ছোৱালীখিনি অকণমান ওচৰ চুবুৰীয়া ঘৰত যায়, নহ'লেও ওচৰ চুবুৰীয়া ঘৰততো আগতে খুবেই যোৱা অহা হয়, আজিকালিতো কাৰো তেনেকুৱা নহয়, কিন্তু পৰিয়ালৰ মানুহৰ ঘৰত কাৰোবাৰ যাবলৈ হ'লে যায়, আৰু তেনেকুৱা আলহী আহিম বুলি আগতে খবৰ দিব যে আমি আহি আছোঁ, ঈদ এসপ্তাহমানলৈকে চলিয়েই থাকিব যে আহিম, সেইমতে আমি আয়োজন কৰোঁ ধুনীয়াকৈ খোৱা বোৱা।
0: বছৰটোত এই যিটো ঈদ আহি আছে, যি এই ঈদৰ তাৎপৰ্য কি বিশেষকৈ?
1: এয়া ঈদৰ তাৎপৰ্য হ'ল কি, কুৰবানী। কুৰবানীটোৱে মেইন, কুৰবানী হ'ল কি, যিসকলে খাবলৈ নাপায় দুখীয়া হেৰি এটা মানে যাৰ সামৰ্থ্য আছে তেওঁলোকে কৰি মেলি সেই মাংসখিনি যেন বিলাই দিয়ে যে ঘৰত তেওঁলোকে এসাঁজ ভালমতে খাব পাৰে আৰু সহজ হয়। এই ঈদৰ লগতে মক্কাত মানে ঈদ হজ হৈ থাকে সেইফালে, আমি ইয়াত আছোঁ যদিও তাতে মক্কাত হজ হৈছে, আমি ইয়াতে মানে দোৱা কিছুমান আমাৰ থাকে ন, দোৱা আমি পঢ়ি থাকোঁ, সেইমতে কিছুমান নিয়ম আছে, আমি ইয়াত থাকি থাকিয়ে কৰি থাকোঁ, যে আমি যাবলৈ পৰা নাই কিন্তু আমি আমাৰ নিজৰ ঠাইত থাকি থাকিয়ে আমি কৰি থাকিব পাৰোঁ।
0: ভাল লাগিল বাইদেউ আপোনাৰ সৈতে কথা পাতি। আপুনি ফুল ভাল পায়, গছ ভাল পায়, খাদ্য প্ৰস্তুত কৰি ভাল পায় পৰিয়ালটোৰ বাবে, আপুনি ইয়াৰ উপৰি আপুনি নিশ্চয় সংগীতো নিশ্চয় ভাল পায়।
1: হয়, মই গান শুনি বহুত ভাল পাওঁ, এনেই থাকিলে।
0: গায়ো নেকি আপুনি?
1: গান নেগাওঁ মই, গান মই শুনি ভাল পাওঁ, কাম কৰি থাকোঁতেও মই গান এটা লগাই লৈ পেলাই শুনি থাকোঁ, মোৰ মানে ভাল পাওঁ। মানে
0: কাৰ গীত ভাল পায় আপুনি?
1: মই সদায় মই জুবিন গাৰ্গৰ গান ভাল পাওঁ, মই যেনেকৈ হওক যি গান, চব গানেই মই জুবিন গাৰ্গৰ

0: শুনো বিশেষকৈ।
1: তো আপোনাৰ বাবে জুবিন গাৰ্গৰ গীত এটিয়ে আমি বজাই দিওঁ অনুষ্ঠানৰ শেষত তেনেহ'লে।
0: নিশ্চয় নিশ্চয়,
1: ঠিক আছে, ধন্যবাদ। আৰু এই গীতটিৰ লগতে আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ বাইদেউ।
0: ধন্যবাদ।

শ্ৰোতাসকলে ইমান পৰে আমৈ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে উৎপল গোহাঁই বৰুৱাই। মৰমৰ শ্ৰোতাসকল, এতিয়া 5:45 শিক্ষকৰ অনুষ্ঠান আৰু 6 বজাত অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: গুৱাহাটী আৰম্ভ কৰা হৈছে শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান।

আজিৰ অনুষ্ঠানত শ্ৰেণীত পাঠদানৰ প্ৰস্তুতিৰ বিষয়ে কৈছে ৰাণী দেৱান বৰুৱাই। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আজি আমাৰ নিয়মীয়া আলোচনাৰ অনুষ্ঠানত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰোঁ বুলি ভাবিছো। প্ৰাচীন কালত গুৰুৰ গৃহত শিক্ষা গ্ৰহণ ব্যৱস্থা সলনি হৈ বৰ্তমান সীমাবদ্ধ শ্ৰেণীকোঠালৈ পৰিৱৰ্তন হ'ল। শ্ৰেণীকোঠাতে সীমাবদ্ধ হৈ পৰিল শিক্ষক শিক্ষাৰ্থীৰ সম্বন্ধবোৰ। সেয়েহে শিক্ষকে নিজেই বিশেষ পাঠদান কৰাৰ উপৰিও ভাষা, সাহিত্য, কলা, সংস্কৃতি, পাৰিলে আন বিষয়তো পাৰদৰ্শী হ'ব লগাত পৰিছে, কিয়নো শ্ৰেণীত পাঠদান কৰোঁতে বিষয় অনুযায়ী আন বিষয়ৰো সহ সম্বন্ধ কৰি আলোচনা কৰিলে এনে পাঠদানে শিক্ষাৰ্থীৰ উৎকৰ্ষ সাধন কৰাত সহায় কৰে। শিক্ষক শিক্ষয়িত্ৰীসকল সমাজ তথা জাতি গঢ়োতা। শিক্ষকতা মানৱ সেৱাৰ অন্যতম মুখ্য অংগ। শিক্ষক শিক্ষয়িত্ৰীৰ সঠিক মূল্যায়নে এখন সুস্থ ভৱিষ্যতৰ সুনাগৰিকৰ জন্ম দিয়ে, আৰু তেনে দহজন সুনাগৰিকৰ এখন সুস্থ সফল সমাজ জাতি গঢ় দি প্ৰধান চালিকা শক্তি হিচাপে পৰিগণিত হয়। গতিকে দেশ এখনৰ মূল নিৰ্মাতা বুলিলে শিক্ষক শ্ৰেণীকে বুজায়। সেয়েহে সীমাবদ্ধ শ্ৰেণীকোঠাত শিক্ষকৰ দায়িত্ব বহুত। শ্ৰেণীত উচিত পদ্ধতিত পাঠদান কৰিব পাৰিলে শিক্ষাৰ্থী উপযুক্ত হিচাপে গঢ় লৈ উঠাত সহায় হয়। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোক সমাজৰ নমস্য ব্যক্তি। আজিৰ শিক্ষক শিক্ষয়িত্ৰী বহুমুখী প্ৰতিভাৰ আকৰ। দক্ষতা, কৰ্মপটুতা, ধৈৰ্য, আন্তৰিকতা, শ্ৰদ্ধাশীল আদি গুণৰ অধিকাৰী শিক্ষক শ্ৰেণীৰ নিজৰ পেছাদাৰী কামৰ প্ৰতি আস্থা বিশ্বাস অটুট থকাটো উচিত। আপোনালোক সকলোৱে একো একোগৰাকী অভিজ্ঞ শিক্ষক। বৰ্তমান প্ৰায় সকলো শিক্ষক শিক্ষয়িত্ৰীয়েই অৰ্হতাসম্পন্ন, দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত। তথাপিও আজি আমি শ্ৰেণীত পাঠদান সম্পৰ্কে কিছু আলোচনা কৰোঁচোন আহক। শ্ৰেণীত পাঠদান পদ্ধতি নিম্ন শ্ৰেণী আৰু উচ্চ শ্ৰেণীৰ একে হ'ব নোৱাৰে। তেওঁলোকৰ ধাৰণ ক্ষমতা একে নহয়, গতিকে বয়স অনুযায়ী শিক্ষাদান পদ্ধতিও কিছু বেলেগ হ'ব লাগিব। যিকোনো বিষয়ৰে হওক, এটা শ্ৰেণীত বহুতো শিক্ষাৰ্থী থাকে। তেওঁলোকৰ সকলোৰে শাৰীৰিক, মানসিক অৱস্থা একে নহয়। তাৰোপৰি কিছুমান স্থিৰ, কিছুমান চঞ্চল মনৰ হয়। গতিকে শ্ৰেণীত পাঠদান কৰোঁতে সকলো দিশ পৰ্যালোচনা কৰি ল'ব পাৰিলে ভাল। পাঠ অনুযায়ী আৰু পৰিৱেশৰ সকলো ধৰণৰ সুবিধা থাকিলে পাঠদান শ্ৰেণীকোঠাতে সীমাবদ্ধ নাৰাখে।

থাকি শ্ৰেণীকোঠাৰ বাহিৰত গছৰ তলত বাগিচা বা অন্য ঠাইলৈ ফুৰিবলৈ যোৱা আদিৰ মাজেৰে কৰিলে বহু সুফল পোৱা যাব। অৱশ্যে পাঠসমূহ কেনে পৰিৱেশত উপস্থাপন কৰিলে উপযুক্ত পাঠদান হ'ব সেয়া শিক্ষক শিক্ষয়িত্ৰীয়ে নিজেই বিবেচনা কৰি ল'ব লাগিব। সাধাৰণতে আমি শ্ৰেণীত পাঠদান কৰোঁতে পুনৰ আলোচনা উপস্থাপন শিক্ষাৰ্থীৰ আৰ্জিত জ্ঞানৰ প্ৰয়োগ বোধগম্যতা আদিৰ প্ৰতি সজাগ হৈ থকা দেখা যায়। সেয়েহে শ্ৰেণীত পাঠদান কৰিবলৈ যোৱাৰ আগতে পাঠটো সম্পৰ্কে এটা বিশদ টোকা মনতে বা কাগজ এখনত লিখি যুগুতাই ল'ব লাগে, তেতিয়া শ্ৰেণীত কামবোৰ সহজ হৈ পৰিব। অৱশ্যে সকলো বিষয়ৰে পাঠদান পদ্ধতি একেধৰণে উপস্থাপন কৰিব নোৱাৰিবও পাৰে। উদাহৰণস্বৰূপে বিজ্ঞান, গণিত, পৰিৱেশ বিজ্ঞান, ভূগোল, বুৰঞ্জী, ইংৰাজী, অসমীয়া, হিন্দী, আৰবী, ছবি অঁকা ইত্যাদি বিষয়সমূহৰ পাঠদান পদ্ধতি একে হ'ব নোৱাৰে। সেয়েহে দক্ষ শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষাৰ্থীৰ গুণগত দিশলৈ লক্ষ্য ৰাখি প্ৰত্যুৎপন্ন মতিত্বৰে লগতে কৌশলেৰে পৰিৱেশ চম্ভালি ল'ব পৰাটো এটা উল্লেখযোগ্য গুণ বুলি মান্যতা দিব পাৰি। আকৌ একেটা বিষয়ৰে বিভিন্ন পাঠসমূহৰো পাঠদান পদ্ধতি একে হ'ব নোৱাৰে। পাঠৰ বিভিন্নতা অনুযায়ী শ্ৰেণীত পাঠদানৰ বিভিন্নতা হ'ব পাৰে। সদায় একে পদ্ধতি একেধৰণে পাঠদান কৰিলে শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ অসুবিধা। মনোযোগ আকৰ্ষণ কৰিব নোৱাৰিলে পাঠদান কৃতকাৰ্য নহয়। একেটা পদ্ধতি ব্যৱহাৰ কৰি থাকিলে শিক্ষাৰ্থীয়ে আমনি পায়, ফলত তেওঁলোকে পাঠ মনত ৰাখিব নোৱাৰি পিছলৈ নিজৰ পাঠৰ বোধগম্য প্ৰকাশত অপাৰগ হয়। শিক্ষক শিক্ষয়িত্ৰীসকলৰ আন বহুতো ভাল গুণ থকাৰ লগতে সবল ব্যক্তিত্বপূৰ্ণ ব্যক্তি হোৱাটো বাঞ্ছনীয়। অতিমাত্ৰা কঠিন বা খঙাল নাইবা পাতল কথাৰ ব্যক্তিক শিক্ষাৰ্থীয়ে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। বৰ্তমান আধুনিক যুগৰ বিভিন্ন বৈদ্যুতিক মাধ্যমৰ ব্যৱহাৰ, উচ্চ পৰ্যায়ৰ বিভিন্ন ধৰণৰ পুথি অধ্যয়নৰ ফলত আজিৰ শিক্ষাৰ্থীসকল বহু কৌশলপূৰ্ণ সূক্ষ্ম পৰ্যবেক্ষণ শক্তি আৰু সবল ব্যৱহাৰিক বুদ্ধিমত্তাৰ গৰাকী। কিন্তু শ্ৰেণীৰ সকলো শিক্ষাৰ্থী একেটা ঠাঁচৰ হ'ব তাৰ কোনো নিশ্চয়তা নাথাকে। বুদ্ধিবৃত্তি সকলোৰে একে হ'ব নোৱাৰে। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ সুব্যক্তিত্বৰে শ্ৰেণী পৰিচালনা কৰি পাঠদান আগুৱাই নিব লাগিব। আকৌ নিম্ন শ্ৰেণীৰ শিশু শিক্ষাৰ্থীসকলক পাঠদান কৰোঁতে শিক্ষকসকল বিশেষভাৱে সজাগ থাকিবলগীয়া হয়। তেওঁলোকৰ ছবি বা খেলাৰ সামগ্ৰী আদি প্ৰিয়, তেনে সামগ্ৰী ব্যৱহাৰ কৰি তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি। লগতে শ্ৰেণীত পাঠদান কৰোঁতে বিভিন্ন ধৰণৰ আহিলা ব্যৱহাৰ কৰিব পৰা যায়। অৰ্থাৎ পাঠ উপস্থাপন কৰোঁতে শিক্ষকে পাঠ সংক্ৰান্তীয় বিভিন্ন উপাদান, সহায়কাৰী সমল ব্যৱহাৰ কৰি পাঠদান ফলপ্ৰসূ কৰিব পাৰে। এনে পাঠদানে শিক্ষাৰ্থীক পাঠ মনত ৰখাত সহায় কৰে। মূল পাঠলৈ যোৱাৰ আগতে আগৰ পাঠৰ পুনৰালোচনা বা পঢ়াবলৈ লোৱা পাঠটো সম্পৰ্কে কিবা জনা কথা সুধিব পাৰে। শ্ৰেণীৰ পাঠদানত চক পেঞ্চিল আৰু ব্লেকবোৰ্ডৰ ব্যৱহাৰ অতি জৰুৰী। এয়া যিকোনো বিষয়ৰ বাবে প্ৰযোজ্য। আজিকালি ডিজিটেল মাধ্যম আহি পৰাৰ পাছত শিক্ষা ব্যৱস্থাৰ ব্যৱহাৰিক কাৰ্যপ্ৰণালী সলনি হৈছে। এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীয়েও প্ৰযুক্তিগতভাৱে আগবাঢ়িবলৈ চেষ্টা কৰা উচিত। প্ৰাচীন কালত গুৰুৰ গৃহত থোৱা শিক্ষা ব্যৱস্থা সলনি হৈ বৰ্তমান সীমাবদ্ধ চাৰিবেৰৰ শ্ৰেণীকোঠালৈ পৰিৱৰ্তন হ'ল। শ্ৰেণীকোঠাতে সীমাবদ্ধ হৈ পৰিল শিক্ষক শিক্ষাৰ্থীৰ সম্বন্ধবোৰ। সেয়েহে শিক্ষকে নিৰ্দিষ্ট বিষয়ৰ পাঠদান কৰাৰ উপৰিও ভাষা, সাহিত্য, কলা সংস্কৃতি, পাৰিলে কলা সংস্কৃতি আৰু পাৰিলে আন বিষয়তো পাৰদৰ্শী হ'ব লগা হৈছে, কিয়নো পাঠদান কৰোঁতে বিষয় অনুযায়ী আন বিষয়কো সহসম্বন্ধ কৰি শ্ৰেণীত আলোচনা কৰিলে সেই পাঠদানে শিক্ষাৰ্থীৰ উৎকৰ্ষ সাধন কৰাত সহায় কৰে। এতিয়া আমি নৱম শ্ৰেণীৰ সাহিত্য সুবাসত থকা কবি হীৰেণ ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটি শ্ৰেণীতনো কিদৰে পঢ়াম সেই বিষয়ে আলোচনা কৰোঁচোন। অৱশ্যে সকলো শিক্ষয়িত্ৰীৰে নিজস্ব শুদ্ধ পদ্ধতি কিছুমান থাকে। প্ৰথমে শ্ৰেণীকক্ষলৈ সোমাই শিক্ষাৰ্থীক পৰ্যবেক্ষণ কৰি লৈ কোনে কিমান ঠাই বা দেশলৈ ফুৰিবলৈ গৈছে, কাৰ লগত গৈছে, সেই ঠাইত কেনেধৰণৰ

অভিজ্ঞতাৰ সন্মুখীন হৈছে বা কেনেধৰণৰ মানুহক লগ পাইছে, সাগৰ, পাহাৰ, মৰুভূমি আদি দেখিছে নেকি, বা সেই বিষয়ে তেওঁলোকৰ মনত কেনেধৰণৰ ধাৰণা, খেতিপথাৰ কেনেকুৱা, পথাৰত কি কি বা কেনেধৰণৰ খেতি কৰে, কোনোবাই খেতি কৰি পাইছে নেকি ইত্যাদি কথা ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি ল'ব পাৰে। তাৰপিছত কৃষিকৰ্ম দেশৰ অৰ্থনীতিৰ বাবে কিমান প্ৰয়োজনীয়, শিক্ষাৰ্থীসকলৰ মাজত বন্ধুপ্ৰীতি কেনেধৰণৰ, ফুৰি চাকি বা ভ্ৰমণ কৰিলে কেনে আনন্দ পোৱা যায়, ইয়াৰ পৰা কি কি লাভ হয় ইত্যাদি প্ৰশ্নৰ অৱতাৰণা কৰিব পৰা যায়। বাহিৰৰ পৰা ফুৰি আহিলে নিজৰ ঘৰ বা ঠাইখন পালে মনত কেনে ভাৱ হয় ইত্যাদিৰ দ্বাৰা শিক্ষাৰ্থীৰ মন কিছু প্ৰশ্নৰ জৰিয়তে জানিবলৈ বিচাৰিব। এইদৰে শ্ৰেণীকোঠাৰ পৰিৱেশ সহজ কৰি লৈ ক্ৰমান্বয়ে কঠিন পৰ্যায়ৰ অৰ্থাৎ নিৰ্দিষ্ট পাঠৰ অৱতাৰণা কৰিব পাৰি। পাঠ অৱতাৰণা কৰাৰ সময়ত শিক্ষকে ডিজিটেল মাধ্যম, নানা দেশৰ ছবি বা ভূগোলৰ মানচিত্ৰ, গ্ল'ব আদিৰ ব্যৱহাৰ কৰি নিজৰ দেশৰ অৰ্থাৎ ভাৰতবৰ্ষ, অসম আদিৰ ছবি বোৰ্ডত আঁৰি দিব, লগতে আজিৰ পঠনীয় পাঠটোৰ নাম আৰু কবিৰ বা লেখকৰ নামটো বোৰ্ডত লিখি দি শিক্ষাৰ্থীকো বহীত লিখি ল'বলৈ ক'ব। ইয়াৰ পিছতে শিক্ষকে পাঠটো অৰ্থাৎ কবিতাটি ছন্দত আবৃত্তি কৰাৰ দৰে স্পষ্ট মাতেৰে পঢ়ি শুনাব। শ্ৰেণীত কোনোবা আবৃত্তি কৰিব পৰা শিক্ষাৰ্থী থাকিলে পাঠটো চাই চাই পঢ়িব বা আবৃত্তি কৰিবলৈ উৎসাহিত কৰিব। তাৰপিছত পাঠটো শিক্ষাৰ্থীসকলক মনে মনে পঢ়িবলৈ দি কাঠ পেঞ্চিলেৰে টান যেন লগা শব্দবোৰ আস্তানি থবলৈ ক'ব আৰু সময়ত সেইবোৰৰ অৰ্থ বুজাই দিব। কবিজনাৰ চমু পৰিচয়, মূল্যভাৱ বা সাৰাংশ সৰলকৈ বুজাই দিব। পাঠৰ আলোচনা কৰোঁতে পাঠ অনুযায়ী আনুষংগিক বিষয় বা কথাও আলোচনা কৰি পাঠটো সহজ কৰি পেলাব পাৰে। এটা পিৰিয়ডত বা এদিনতে পাঠটো শেষ কৰাৰ সুবিধা নহ'লে পৰৱৰ্তী সময়ত শেষ কৰিবলৈ চেষ্টা কৰিব। পাঠটো শিক্ষাৰ্থীয়ে কিছু পৰিমাণে বুজা যেন দেখিলে শিক্ষাৰ্থীক পাঠটোৰ প্ৰতি শাৰী বাক্যৰ পৰা নিজে কিছুমান চমু প্ৰশ্নোত্তৰ কৰিবলৈ উৎসাহিত কৰিব পাৰে। পাঠত উত্তৰটো থাকিবই, শিক্ষাৰ্থীয়ে মাত্ৰ নিজে প্ৰশ্নটো উলিয়াই লিখিলে পাঠত থকা বাক্যটো উত্তৰ হিচাপে পাব। এনে কৰিলে শিক্ষাৰ্থীৰ পাঠটো বোধগম্য হোৱাত সহজ হ'ব। ইয়াৰ পাছত শিক্ষাৰ্থীক পাঠটো পঢ়ি শুনি কি বুজিলে চমুকৈ ক'বলৈ দিব। শিক্ষাৰ্থীয়ে পাঠটো বুজি উঠা যেন দেখিলে পাঠৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ শ্ৰেণীত নাইবা ঘৰত লিখিবলৈ দিব পাৰে। শিক্ষাদান অধিক ফলপ্ৰসূ কৰিবলৈ শিক্ষাৰ্থীৰ ভিতৰত কেইটামান গোট সৃষ্টি কৰি তেওঁলোকক দলগত আলোচনা কৰিবলৈ দিব পাৰে। কেতিয়াবা প্ৰজেক্ট হিচাপেও কৰিবলৈ দিব পাৰে। কবিতাৰ ক্ষেত্ৰত ব্যাখ্যা অপৰিহাৰ্য। এই ক্ষেত্ৰত শিক্ষাৰ্থীক অৱগত কৰাব পাৰি ব্যাখ্যা সাধাৰণতে তিনিটা বা চাৰিটা দফা বা পেৰাগ্ৰাফত লিখাটো উচিত। আচলতে ব্যাখ্যাত দফা অনুযায়ীহে নম্বৰ ভাগ কৰা হয় আৰু প্ৰতিটো দফাত কিমানকৈ নম্বৰ থাকিব সেয়া নম্বৰ অনুযায়ীহে যে লিখাটো উচিত এই বিষয়ে শিক্ষাৰ্থীক অৱগত কৰিব পাৰিলে ভাল। সাধাৰণতে ব্যাখ্যাসমূহত চাৰি বা পাঁচ নম্বৰ থাকে। প্ৰসংগ সংগতিৰ দুটা দফাত এক এককৈ মুঠ দুই নম্বৰ আৰু তৃতীয় দফাত অৰ্থাৎ বিৱৰণীত দুই নম্বৰ থাকে। যদি ব্যাখ্যাটোত পাঁচ নম্বৰ থাকে তেতিয়াহ'লে চাৰি সংখ্যক দফাটো অতি চমুকৈ সামৰণি হিচাপে লিখিব, ইয়াতো এক নম্বৰ আদায় কৰিব পাৰি। তৃতীয় দফাটো কিছু বহলকৈ অৰ্থপূৰ্ণ বাক্যৰে ভাৱ প্ৰকাশ কৰিবলৈ শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিব পাৰে। ইয়াৰ উপৰিও পাঠটো শিক্ষাৰ্থীয়ে ফঁহিয়াই পঢ়িলে অৰ্থাৎ চমু প্ৰশ্নোত্তৰ লিখিবলৈ উদগনি জনাব পাৰে, কাৰণ চমু প্ৰশ্নোত্তৰত এক বা দুই নম্বৰ থাকে। পাঠটো শিক্ষাৰ্থীয়ে নিজে খৰচি মাৰি পঢ়িলে সেই নম্বৰখিনিও যে আয়ত্ত কৰি মুঠ নম্বৰ বেছি কৰিব পৰা যায় সেয়া শিক্ষকে শিক্ষাৰ্থীক ভালদৰে বুজাই দিব। শ্ৰেণীত পাঠদানৰ প্ৰস্তুতি সম্পৰ্কে আজি আপোনালোকক ক'লে ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণী দেৱান বৰুৱাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। শিক্ষকৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছো। নমস্কাৰ।

শিক্ষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মা। গাউট, আৰ্থৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে কাইলৈ পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

0: কাইলৈ নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, প্ৰযোজনা আৰু পৰিকল্পনা ঋতুপৰ্ণ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰি সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন আৰু দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই, লক্ষীপুৰ, বদৰপুৰ, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শিলচৰৰ সংবাদদাতা আশীৰ্বাণী দাসে এইদৰে কয়।
2: লোকপিয়ল 2027ৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াটো ন্যায্য, সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মূল উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু প্ৰযুক্তিভিত্তিক কৰি তোলা। কাৰ্যসূচীৰ আৰম্ভণিতে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱা লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। উন্নয়ন পৰিকল্পনা আৰু ৰাজহুৱা নীতি প্ৰণয়নৰ ভিত্তিত গঢ়ি তোলা হৈছে সঠিক তথ্য সংগ্ৰহৰ ওপৰত। সেয়েহে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াত গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।
1: একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামত এটা ID লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই ID দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ধেমাজি জিলা প্ৰশাসনেও আজিৰ পৰা 3দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ধেমাজি সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়াকে ধৰি ভালেকেইজন বিষয়া উপস্থিত থাকে। ৰাজ্যৰ লোকপিয়ল অভিযান সঞ্চালকালয়ৰ পৰা নিয়োজিত প্ৰশিক্ষকসকলে এই কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়ায়। অহা 30 মে'ত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। ধেমাজি আৰক্ষীয়ে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ গোগামুখৰ পৰা দুষ্প্ৰাপ্য কেঁকু সাপসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী কেইজন হৈছে ধেমাজিৰ মনোজ বৰুৱা, গোগামুখৰ সোণাৰাম বসুমতাৰী, ডিব্ৰুগড়ৰ মহেশ পানিকা আৰু অৰুণাচল প্ৰদেশৰ সুনেন্তে চাকমা। ধৃত সৰবৰাহকাৰী কেইজনে বৰ্হিৰাজ্যলৈ এখন বাহনেৰে কেঁকুসাপ সৰবৰাহৰ সময়তে আৰক্ষী অভিযুক্ত কেইজনক আটক কৰাৰ লগতে কেঁকুসাপ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰদলনী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকৰ নেতৃত্বত এই অভিযান চলোৱা হয়। আৰক্ষীয়ে ধৃত লোককেইজনৰ বিৰুদ্ধে গোগামুখ আৰক্ষী থানাত গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পৰা পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি আৰু গাঁও পৰ্যায়ৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰসমূহৰ বিষয়াসকল উপস্থিত থাকিব। এই কৰ্মশালাত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰকো সম্বৰ্ধনা জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে এই কৰ্মশালাত আলোচনা কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূৰ্বালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক আজি অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ এটা সজাতি দলে নগাঁৱত থকা সাহিত্যিকগৰাকীৰ বাসভৱনত এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, ফুলামজাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপদ আৰু মানপত্ৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবুলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহসমূহত নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ, ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। গোলাঘাট জিলাৰ মেৰাপানীত আজি পুখুৰীত পৰি এগৰাকী কিশোৰীৰ মৃত্যু হয়। নিহত কিশোৰীগৰাকী মেৰাপানীৰ 3 নম্বৰ পুষ্পবনৰ পাৰ্লি চুতীয়া বুলি জানিব পৰা গৈছে। অসাৱধান বশত ঘৰৰ পুখুৰীত পৰি যোৱা কিশোৰীগৰাকীক উদ্ধাৰ কৰি মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে কিশোৰীগৰাকীক মৃত বুলি ঘোষণা কৰে। 9 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহপঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন। আৰু দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ঈদ উজ্জোহা পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
3: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষক বাণী।

0: নমস্কাৰ প্ৰিয় কৃষক বন্ধু, এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ কৃষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি। এই শিতানত বিষয় হৈছে কৃষিত ৰাসায়নিক সাৰৰ প্ৰয়োগ হ্ৰাসকৰণ। আৰু এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে শ্বিলঙনিত থকা মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ৰঞ্জনা চক্ৰৱৰ্তী। এতিয়া আজি আমাৰ যিটো বিষয়, সেই বিষয়টো হৈছে যে খাদ্য শস্য উৎপাদন প্ৰণালীত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কেনেকৈ আমি হ্ৰাস কৰিব পাৰোঁ। এতিয়া ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে বৰ্তমান পৃথিৱীখনতেই হওক বা মানুহৰ স্বাস্থ্যত বিভিন্ন ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে, নহয় জানো?
1: হয় হয়।
0: এই সম্পৰ্কত আৰু কেনেকুৱা ধৰণে আমি আলোচনাটো আগবঢ়াই লৈ যাম, সেই অকণমান আভাস এটা আপুনি দিয়কচোন।
1: মই চমু আভাস এটা দিছোঁ এতিয়া প্ৰথমতে। এতিয়া আমাৰ বৰ্তমান সময়ত যোনটো খাদ্য শস্য উৎপাদন আছে, খাদ্য সুৰক্ষা, পুষ্টি যোগান আৰু মানৱ সমাজৰ যোনটো সুস্বাস্থ্য, সেইটো ওতঃপ্ৰোতভাৱে আমাৰ জড়িত হৈ আছে। আৰু আমি সেই কথা যেতিয়া আমাৰ খাদ্য উৎপাদনৰ কথা ভাবোঁ, তেতিয়া পোনপ্ৰথমতে আমাৰ মনলৈ আহে ৰাসায়নিক সাৰৰ কথা, যোনটোৱে আমাক উৎপাদন ক্ষমতা উৎপাদনটো বঢ়ায়। কিন্তু আমি দেখিছোঁ যে যিহেতু আমি খুব বেছিকৈ ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ, যাৰ ফলত আমাৰ কিন্তু মাটি, পানীত আৰু বাতাৱৰণত যথেষ্ট আমাৰ বিৰূপ প্ৰভাৱ পৰি আছে। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে আমাৰ এই পৰিপ্ৰেক্ষিতত যোনখিনি আমাৰ কৃষি বিজ্ঞানী আছে, ধৰক নীতি নিৰ্ধাৰক আছে, সম্প্ৰসাৰণ সংস্থা আৰু কৃষকসকলৰ বৰ যথেষ্ট নিশ্চয়কৈ গধুৰ দায়িত্ব আহি পৰিছে, যাতে আমি সেইটো আমি ৰাসায়নিক সাৰৰ যোনটো আমাৰ বিৰূপ প্ৰভাৱ সেইটো কমাব পাৰোঁ। তাৰ সলনি আমি কিছুমান জৈৱিক পদ্ধতিতে যাতে খেতি লৈ আগবাঢ়িব পাৰোঁ, তাৰ বিষয়ে আমি চমুকৈ অলপমান আলোচনা কৰিম।
0: হয়, মানে আলোচনা কৰাৰ থল এতিয়া বৰ্তমান আহি পৰিছে।
1: হয় হয় হয়।
0: এতিয়া কৃষি ক্ষেত্ৰত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ যে কম কৰিব লাগে, ইতিমধ্যে আপুনি কথাটো কৈছে। এতিয়া কোনবোৰ কৃষিত আমি কম কৰিব লাগে বা কোন কোনসকল কৃষকে এই ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ কৰি আছে, এটা সামগ্ৰিক ধাৰণা এটা আমাৰ অকণমান প্ৰয়োজন নিশ্চয় আহি পৰিব। কাৰণ যিসকলে ঘৰত খেতি কৰি থাকে প্ৰত্যেকে কিন্তু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰে, কিন্তু এনেই যিসকলে ব্যৱসায়িক ভিত্তিত কৰে তেখেতসকলে কিছু প্ৰয়োগ কৰে। ইয়াত নিশ্চয় যিটো পৰিমাণৰ তাৰতম্য বা তেনেকুৱা ধৰণৰ কথা আহি পৰিব পাৰে।

0: গতিকে এই বিষয়ে অকণমান কওকচোন।
1: আমাৰ যেতিয়া কমাৰ্চিয়েলি যোনটো ব্যৱসায়িক ভিত্তিক কৰোঁ, আমি সকলোৱে জানো যে আমাৰ খুব অধিক পৰিমাণৰ আমাৰ যোনটো গৱেষণা কেন্দ্ৰৰ পৰা আমাৰ ইউনিভাৰ্চিটিৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যোনখিনি উন্নমিত কোনটো বেলেন্স ফাৰ্টিলাইজাৰ যোনটো দিয়া হয়, সেই বেলেন্স ফাৰ্টিলাইজাৰ তেখেতসকলে খুব কম মানে মানি পেলাই অলপমান তাতকৈ বেছিকৈ ইউৰিয়া সাৰ দিয়ে যাতে মানে গ্ৰ'থটো বেছি হয়, তেওঁলোকে ভাবে এইটো গ্ৰ'থ হ'ব। তাৰপিছত আমাৰ পেষ্টিচাইড খুব বেছিকৈ ব্যৱহাৰ কৰে যাতে পোক পতংগৰ পৰা অলপমান বিৰত থাকে, পোক পতংগ কমকৈ হ'লেও তেওঁলোকে খুব বেছিকৈ তাৰে ড'জটো ব্যৱহাৰ কৰে, যাৰ ফলত আমাৰ যোনটো যেতিয়া তেওঁলোকে মাৰ্কেটত সেই বস্তুখিনি আনে তাৰ ৰেচিডুৱেল এনালাইচিছটো তেওঁলোকে কেতিয়াও নকৰে। যেনেকৈ ধৰক পেষ্টিচাইড এটা মাৰিলে, পেষ্টিচাইডটো তেওঁ কম মাৰে ব্যৱহাৰ কৰে, যেতিয়া পেষ্টিচাইড ব্যৱহাৰ কৰে তাৰপিছত তেওঁলোকে যোনটো বজাৰত খাদ্যটো ওলাই আনে আমাৰ ব্যৱহাৰ কৰিবলৈ, সেই খাদ্যত যথেষ্ট পৰিমাণৰ আমাৰ ৰেচিডিউ পেষ্টিচাইড ৰেচিডিউ দেখা পোৱা যায়। গতিকে আমি কিছুমান আমি সাৱধান হ'ব লাগিব। আমাৰ সকলো কৃষক ৰাইজক মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে অলপমান চাই চিতি নিজৰ সকলো সমাজৰ কাৰণে ভালৰ কাৰণে এইখিনি মানে তেওঁলোকে অলপমান কমাব লাগিব পেষ্টিচাইড ব্যৱহাৰটো।
0: হয় এতিয়া এইখিনি দেখক আপুনি কম কৰাৰ কথাটোতো কৈ আছে, কম কৰিবলৈ কাৰণেতো তেওঁলোকে কিছু বিকল্প এটা পাব লাগিব বা তাৰ কিবা এটা উপায় থাকিব লাগিব, সেই সম্পৰ্কে কওকচোন।
1: এতিয়া প্ৰথম কথাটো হ'ল আমি বিভিন্ন আমাৰ গৱেষণা কেন্দ্ৰৰ পৰা আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন জাত উন্নত জাত যাৰ বেমাৰ আজাৰ পোক পতংগৰ আক্ৰমণ কম হয় আৰু তাৰে উৎপাদন ক্ষমতা বেছি হয়, গতিকে আমি আহ্বান কৰিম যে তেওঁলোকে এইসমূহ জাত ব্যৱহাৰ কৰে। এতিয়া মই কিছুমান ধানৰ জাতৰ বিষয়ে অলপমান তেওঁলোকক কৈ দিব বিচাৰিছোঁ। যেনেকৈ শালি ধানৰ আমাৰ উন্নত জাত এতিয়া পোৱা যায় চুৰমা ধান বুলি কোৱা হয়, শতাব্দী, তাৰপিছত আছে প্ৰচুৰ, এই তিনিটা নতুন জাত। এই তাৰ শস্যকাল হৈছে 150-155, ইয়াৰ উৎপাদনো যথেষ্ট ভাল হয়। ইয়াৰ ভিতৰত এতিয়া আজিকালি কম দিনীয়া কিছুমান আমাৰ ধানৰ জাত ওলাইছে, যেনেকৈ TTB 404, নুমলী, ধলি, এই জাতসমূহৰ শস্যকাল হৈছে 130-135 দিনীয়া। আৰু এই জাতৰ ইয়াৰ ভিতৰত ধলি বুলি যোনটো জাত আছে সেই জাতৰ এটা গুণ আছে, সেই গুণটো হ'ল ছাবমাৰ্জেন্স টলেৰেণ্ট, তাৰমানে আমাৰ বানপানী সহনশীল জাত বুলি কোৱা হয়। যদি আমাৰ ধান ৰোপণ কৰাৰ পিছত আমাৰ মানে ফুল ফুলাৰ আগত যদি পানী হয় তেতিয়া দুসপ্তাহলৈকে এই জাতটো একো অনিষ্ট নহয়, সেইকাৰণে এইটো কয় যে ছাবমাৰ্জেন্স টলাৰেণ্ট জাত, যে বানপানী হ'লেও এই জাতটো আপোনাক মৰি নাযায় তাৰমানে। তাৰপিছত আছে কিছুমান জাত, ধৰক সেইটো সাধাৰণতে আমাৰ এতিয়া ব্যৱহাৰ কৰি আছে খেতিয়ক ৰাইজে, ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, স্বৰ্ণ চাবুৱান, এই জাতসমূহক আমাৰ বানপানী সহনশীলতা জাত হয়। আৰু ইয়াৰ কিন্তু যোনটো শস্যকাল আছে নোম ধূলিতকৈ অলপ বেছি, 145-150 দিনীয়া জাত হয়। ইয়াৰ পিছত কিছুমান আমাৰ জাত উদ্ভাৱন কৰা হৈছে যোনবিলাক খৰাং সহনশীল, খৰাঙত এই জাতসমূহ আপোনাৰ টিকি থাকিব পাৰিব, খৰাং হ'লেও। যেনেকৈ শালি ধানতো আমাক পানী লাগে, কিন্তু যদি খৰাং হয় তেতিয়াও এই ধানৰ কিন্তু মৰি নাযায়। গতিকে সেনেকুৱা ধান যেনেকৈ আছে বিনা ধান 17, তাৰপিছত DRR ধান 44, এই জাতৰ শস্যকালো কম, 125-130 দিনীয়া। তাৰপিছত আছে CR ধান 802, তাৰে শস্যকাল হৈছে 150-155। যিসমূহ ঠাইত খৰাং হয় সেইসমূহ ঠাইত কিন্তু এই তিনিটা জাত তেওঁলোকে ৰোপণ কৰিব পাৰে। ইয়াৰ পিছত আছে আমাৰ কিছুমান প্ৰিমিয়াম কোৱালিটি ৰাইচ, কিছুমান আমাৰ কবে উদ্ভাৱন হৈছে, সেয়া গুণগত মান সম্পন্ন জাত কিছুমান আছে। এতিয়া ধানেকৈ DRR ধান 69, এই জাত ধানৰ জাতটোত তাৰমানে হাই জিংক আছে, জিংকৰ পৰিমাত্ৰা বেছি আছে। যেনেকৈ CR ধান 311, ইয়াতে প্ৰটিন আৰু জিংক বেছি আছে। আৰু তাৰপিছত আছে CR ধান 310, ইয়াতে হাই প্ৰটিন আছে। গতিকে এইখিনি জাত, এইখিনি নতুন জাত, এই গুণ

0: ইয়াতে তাৰমানে প্ৰিমিয়াম কোৱালিটি বুলি কোৱা হয়, তাৰে যোনখিনি গুণাগুণ আছে সেইখিনি গুণত মানে পুষ্টিকৰ খাদ্যখিনি খালে মানুহৰ পুষ্টি পাব। গতিকে আৰু সেই জাতসমূহ আছে, শস্যকাল হৈছে 135ৰ পৰা 140 দিনীয়া। গতিকে আমি এই জাতসমূহ যে উদ্ভাৱন কৰা হয়, এই জাতসমূহৰ এটা আমাৰ ইম্পৰ্টেণ্ট মানে ক্ৰাইটেৰিয়া বুলি ক'ব পাৰে গুণাগুণ হয় সেই জাতসমূহৰ আমাৰ বেমাৰৰ আৰু পোক পতংগ যেনেকৈ ৰোধ কৰিব পৰা ক্ষমতা থাকে। এতিয়া ধানৰ তেনেকৈ ব্লাষ্ট বেমাৰ হয়, পাত পুৰি যোৱা বেমাৰটো, তাৰপিছত চিড ব্লাইট বুলি কয় এটা বেমাৰ আছে, চিড ব্লাইট মানে পাতৰ গুৰি পচা বেমাৰ, তাৰপিছত আছে BLB বুলি কয় বেক্টেৰিয়েল লিভ ব্লাইট, বেক্টেৰিয়াজনিত বেমাৰ, তাৰপিছত আছে প্লাণ্টৰ গছৰ কিছুমান পাতত দাগ পৰে ব্ৰাউন লিভ স্পট বুলি কয়, সেই বেমাৰসমূহক কিন্তু ইয়াৰে মানে ইয়াতে প্ৰতিৰোধ ক্ষমতা আছে যাতে এই বেমাৰসমূহ কমকৈ দেখা পোৱা যায়। আৰু এই বেমাৰসমূহ নিয়ন্ত্ৰণৰ বাবে আমাৰ পেষ্টিচাইড আছে, কিন্তু তাৰ লগতে কিছুমান বায়ো পেষ্টিচাইড উদ্ভাৱন কৰা হৈছে এইবিলাক। তাৰ ভিতৰত মই এটা ক'ব বিচাৰিছোঁ, আমাৰ নিমল আমি ব্যৱহাৰ কৰিব পাৰোঁ, প্ৰতি লিটাৰ পানীত 3 ml আমি স্প্ৰে কৰিব লাগে যেতিয়া আমি বেমাৰটো দেখা পাওঁ। আৰু লগতে এবিধ আমাৰ AU জীৱাশক্তি বুলি এটা বায়'পেষ্টিচাইড আছে, সেইটো যদি আমি বীজ শোধন কৰোঁ, লগতে আমি পুলিটোৰ শিপা শোধন কৰোঁ, তাৰ ড'জটো হৈছে 5 ml প্ৰতি লিটাৰ শোধন কৰি ৰোপণ কৰিব লাগে। আৰু পিছলৈ যদি বেমাৰটো দেখা পোৱা যায়, সেনেকৈ দেখা পালে আমি সেইটো স্প্ৰে কৰিব পাৰোঁ, তাৰে স্প্ৰে কৰা ড'জটো 5 ml প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।
1: তাপমাত্ৰা স্থান এনেকুৱা ধৰণৰ কথাও থাকিব,
0: সেনেকুৱাও থাকে, যেনেকৈ আমি খুব ৰ'দত আমি স্প্ৰে কৰিব নালাগে, আমি পিছবেলা অলপমান স্প্ৰে কৰিলে ভাল, তেতিয়া এইটো বেছি ভালকৈ কাম দিয়ে। এইখিনি যদি তেওঁলোকে পেষ্টিচাইডৰ অলপমান কমকৈ ব্যৱহাৰ কৰি, এইটো আমাৰ ধৰক বায়ো পেষ্টিচাইডখিনি ব্যৱহাৰ কৰে, তেতিয়া যথেষ্ট সুফলো পোৱা যায় আচলতে ভাল কৰি ব্যৱহাৰ কৰিলে। এইখিনি হ'ল আমাৰ ধানৰ বিষয়ে ক'লো মই এটা। আৰু কিছুমান আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ শ্বিলঙনিৰ পৰা উদ্ভাৱন হোৱা কিছুমান জাত আছে, মাটিমাহৰ জাত, যেনেকৈ ধৰক SBC 40, SBC 47 আছে, তাৰপিছত মগুমাহৰ জাত আছে SGC 16, SGC 20। এই জাতসমূহৰ খুব উৎপাদন ক্ষমতাটো ভাল, আৰু লগতে যেনেকৈ কিছুমান বেমাৰ হয় মাটিমাহ মগুমাহৰ কিছুমান বেমাৰ হয়, সেইটো কয় YMV য়েল্ল' মজাইক ভাইৰাছ। সেই বেমাৰটো সাধাৰণতে যোনবিলাক উন্নত জাত নহয় তাতে খুব বেছিকৈ দেখা পোৱা যায়। গতিকে এই জাতত ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল। আৰু লগতে এটা আৰু এটা বেমাৰ আছে, সেইটো কয় চাৰ্কোছপৰা লিছপট, তাৰমানে পাতত কিছুমান সৰু সৰু দাগ পৰে। আৰু এটা আছে যেতিয়া বাৰিষা হয়, যিহেতু এইটো বাৰিষা বতৰতে সাধাৰণতে খেতিটো হয়, তেতিয়া এটা বেলেগ ধৰণৰ এটা বেমাৰ হয়, এইটো কয় ৱেভ ব্লাইট বুলি কয়, সেইটো এটা ভেঁকুৰজনিত বেমাৰ ৱেভ ব্লাইট। ৱেভ ব্লাইটটো হ'লে কি হয়, আপোনাৰ খুব যদি বৰষুণ দি আছে, লগতে আপোনাৰ উষ্ণতা বাঢ়ি যায়, তেতিয়া আমাৰ ৱেভ ব্লাইট বুলি কয়, তাৰমানে পাতবিলাক চানি ধৰে, পুৰি পেলায়, সেনেকুৱা সেই বেমাৰটো হ'লেও যথেষ্ট ক্ষতি হয়। গতিকে কিন্তু এই জাতসমূহ যদি আমি লগাওঁ, ৰোপণ কৰোঁ, তেতিয়াহ'লে কিন্তু ৱেভ ব্লাইটৰ যোনটো বেমাৰ, তাৰে সমস্যাটো যথেষ্ট কমকৈ দেখা পোৱা গৈ যায়। আৰু লগতে আমাৰ তিলৰ জাত দুটামানৰ এটা কথা কৈ দিওঁ। তিলৰ আমাৰ এটা উন্নত জাত আহিছে, সেইটো হৈছে AAU SHL মানে শ্বিলঙনি তিল 1, সেইটো চম্পাৱতী বুলিও কোৱা হয়। এই জাতটোৰো শিপা পচা, যেনেকৈ আমি তিলত বহুত সমস্যা পাওঁ বেমাৰৰ, যেনেকৈ শিপা পচা বেমাৰ থাকে, ফাইলোডি বুলি এটা বেমাৰ আছে, সেই বেমাৰসমূহ আৰু লগতে বেক্টেৰিয়াজনিত কিছুমান লেৰেলি যোৱা বেমাৰ থাকে, সেই বেমাৰৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট ভাল। গতিকে এয়া আমি তেওঁলোকক অনুৰোধ জনাম যাতে এয়া উন্নত জাত তেওঁলোকে ব্যৱহাৰ কৰে। লগতে এতিয়া ৰবি বতৰৰ কাৰণে কিছুমান শস্য, যেনেকৈ তৰিয়া, আমাৰ সৰিয়হৰ চাপৰ জাত আছে, ওখ জাত আছে, আমাৰ গৱেষণা কেন্দ্ৰৰ পৰা উদ্ভাৱন হোৱা এটা উন্নত জাত হ'ল TS 38। এই জাতটো আমি ব্যৱহাৰ কৰিলে তাৰে যথেষ্ট সুফল

0: পোৱা যায়। লগতে আমাৰ সৰিয়হৰ কিছুমান ওখ জাতো আছে, যেনেকৈ PM 26, PM 27, এইখিনি জাতৰ ভাল ফল পোৱা যায়। আৰু কিন্তু আমাৰ খেতিয়ক ৰাইজে সাধাৰণতে চাপৰ জাতটো বিচাৰে, তৰিয়াটো, যিহেতু ইয়াৰ শস্যকাল কম হয়, 90 দিনতে আমি ইয়াক হাৰ্ভেষ্ট কৰিব পাৰোঁ। কিন্তু আমাৰ যোনটো ওখ জাত থাকে সৰিয়হৰ, সেইটো অলপমান দীঘলীয়া হয়, আমাৰ যোনটো জাত আছে PM 26 আৰু PM 27, এইটো 107 দিনীয়া হয়। কিন্তু এই জাতসমূহত আমি দেখিছোঁ যে এটা বেমাৰ হয় সৰিয়হত, সেইটো হ'ল অল্টেনেৰিয়া ব্লাইট বুলি কয়। এই বেমাৰটো সাধাৰণতে যোনটো মানে যোনটো আমাৰ লোকেলি যোনটো কৰে খেতিয়ক ৰাইজে, তাতে বেছিকৈ বেমাৰটো দেখা পোৱা যায়। কিন্তু উন্নত জাতত তাৰ তুলনাত এই জাত মানে বেমাৰটো কমকৈ দেখা পোৱা যায়। লগতে আৰু এটা বেমাৰ হয়, যিটো কয় স্ক্লেৰোটিনিয়া ৰড বুলি কয়। তাৰমানে এই বেমাৰটো যদি আমি খুব বেছি বতৰটো ঠাণ্ডা পৰে, ডিচেম্বৰ মাহত তাতে সেইখিনি সময়ত বৰষুণ হয়, তেতিয়াহে এই বেমাৰটো দেখা পোৱা যায়। গতিকে এই বেমাৰটোৰ পৰা খুব বেছি খুব উন্নত জাতখিনিত তাৰে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাটো যথেষ্ট ভাল। এইখিনি আমি জাতৰ বিষয়ে ক'লোঁ। এতিয়া মই অলপমান জীৱাণু সাৰৰ বিষয়ে অলপমান কৈ দিছোঁ আপোনালোকক। এতিয়া আমি যিহেতু আমি ৰাসায়নিক সাৰৰ বা পেষ্টিচাইড বা কমকৈ ব্যৱহাৰ কৰাৰ কথা ভাবি আছোঁ, গতিকে মই ভাবিছোঁ যে জীৱাণু সাৰ, যোনটো আমি বায়' ফাৰ্টিলাইজাৰ বুলি কওঁ, সেইটো কৰিলে ৰাসায়নিক সাৰৰ ব্যৱহাৰটো আমি কম কৰিব পাৰোঁ, সেইটো মানে মাত্ৰাটো কম কৰিব পাৰোঁ। তেনেকৈ বিভিন্ন উৎপাদক গোটৰ উপৰিও আমাৰ অসম কৃষি বিশ্ববিদ্যালয় ব্যৱহাৰিক ভিত্তিত এয়া জীৱাণু সাৰ উৎপাদন কৰে। আৰু আজি আমি আজিকালি তাৰমানে কনচৰ্চিয়া ফৰ্মত পোৱা যায়, তাৰমানে একেলগে সংমিশ্ৰণ হিচাপত পোৱা যায়। যেনেকৈ এতিয়া আমি ধানত যদি ব্যৱহাৰ কৰিব লাগে, তেতিয়া আমি এজোস্পাইৰিলাম বেষ্ট কনচৰ্চিয়া ব্যৱহাৰ কৰিব লাগে। তাতে আমাৰ নাইট্ৰজেন, ফছফৰাছ, পটাছ, জিংক এই গোটেইখিনি মিশ্ৰণ থাকে, কিন্তু এইটো এজোস্পাইৰিলাম বেষ্ট মাইক্ৰ কনচৰ্চিয়া হ'ব লাগিব। যদি আমি ধৰক মাহজাতীয় শস্যত ব্যৱহাৰ কৰোঁ, তেতিয়া এইটো ৰাইজবিয়াম বেষ্ট কনচৰ্চিয়া হ'ব লাগিব। আৰু যিকোনো পথাৰ শস্য, ওখ মাটিত হোৱা পথাৰ শস্য, যেনেকৈ ধৰক আমাৰ সৰিয়হ, তেতিয়া আমি এজেটোবেক্টৰ বেষ্ট কনচৰ্চিয়া ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যেতিয়া আমি এই অণুজীৱবিলাক ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ ৰাসায়নিক যোনটো সাৰ আছে, সাৰ আমি 25% ৰাসায়নিক সাৰ কমকৈ ব্যৱহাৰ কৰিলেও হয়। আমাৰ যেনেকৈ এই যোনখিনি আমাৰ বায়' ফাৰ্টিলাইজাৰ আছে জীৱাণু সাৰ, তাতে অলৰেডি আমাৰ নাইট্ৰজেন, ফছফৰাছ আৰু যোনটো পটাছ আৰু জিংকৰ পৰিমাণ মাটিত বঢ়াবলৈ প্ৰয়োজন কৰিব পৰা সেনেকুৱা অণুজীৱ মজুত থাকে। গতিকে তাৰ কাৰণে আমি ৰাসায়নিক সাৰটো কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ।
1: জীৱাণু সাৰবিলাকত নতুনকৈ উৎপাদন কৰিব পাৰে,
0: যেনেকে আমি মাটিমাহ আৰু মগুমাহৰ যোনটো আমাৰ সাৰৰ পৰিমাণ আছে, তাতে আমি যোনটো নাইট্ৰজেন থাকে 4 কিলো প্ৰতি বিঘাত দিব লাগে। যদি আমি ৰাইজবিয়াম বেছ কনচৰ্চিয়া ব্যৱহাৰ কৰোঁ এজ এ বীজ শোধন হিচাপে, 50 গ্ৰাম, তাৰে ড'জটো হৈছে 50 গ্ৰাম প্ৰতি কিলো বীজ, তেতিয়া আমি তাৰে নাইট্ৰজেন 4 কিলোৰ পৰা আমি 3 কিলোলৈ আনিব পাৰোঁ, গতিকে আমাৰ 1 কিলো কমাই দিব পাৰোঁ। গতিকে আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ, সেইটোৰ আমাৰ ভাল ফলো পোৱা যায়, মাটিৰো গুণাগুণ বাঢ়ে। গতিকে আমি যিমান পাৰোঁ অণুজীৱ যদি তেওঁলোকে ব্যৱহাৰ কৰে, আমি সেইটো ব্যৱস্থাটো কৰি দিব পাৰোঁ, ক'ৰ পৰা পোৱা যায়, কেনেকৈ পোৱা যায়। তেওঁলোকে আহিলে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতো যোগাযোগ কৰি সেইখিনি আমাৰ খেতিয়কৰ মাজত আমি ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে সাজু আছোঁ। তেওঁলোকে যদি ইচ্ছুক হয়, তেতিয়া আমি তেওঁলোকক আহ্বান জনাইছোঁ আহিবলৈ আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত। আছে যে এতিয়া বৰ্তমান সময়ত আমাৰ যোনটো ধৰক পশ্চিম এছিয়াত যোনটো যুদ্ধৰ পৰিৱেশ হৈছে, তাৰ কাৰণে আমাৰ যথেষ্ট আমাৰ আমদানি অলপ ক্ষতি হৈছে,
1: ৰাসায়নিক সাৰ অহা নাই,
0: ৰাসায়নিক সাৰ আনিব পৰা নাই। আমাৰ যোনখিনি খেতিয়ক ৰাইজক মই এনেই জানিবলৈ কৈছোঁ যে যোনখিনি আমি ইউৰিয়া সাৰ ব্যৱহাৰ কৰি থাকোঁ, তেওঁলোকে যে ব্যৱহাৰ কৰি থাকে, তাৰে 80% আমাৰ ইয়াতে উৎপাদন আমি নিজে উৎপাদন কৰা হয়, কিন্তু তাৰে 20-25% আমি বাহিৰৰ দেশৰ পৰা আনো, আমদানি কৰোঁ। তাৰপিছত ডি এ পি, তেওঁলোকে যোনটো ডি এ পি ব্যৱহাৰ কৰি থাকে, ডি এ পিটো 50-60% আমি বাহিৰৰ দেশৰ পৰা আমদানি কৰোঁ। আৰু যোনটো পটাচ সাৰ থাকে, সেইটো আপোনালোকে আচৰিত হৈ যাব, পটাচ সাৰটো আমি 100% আমি বাহিৰৰ দেশৰ পৰা আমদানি কৰোঁ। গতিকে সেই আমদানি যে কৰোঁ, এতিয়া আমাৰ যুদ্ধৰ ফলত আমি আমাৰ এইটো হ্ৰাস পাইছে, সেইকাৰণে আমাৰ কি হৈছে, আমাৰ বৰ্তমান সময়ত আমাৰ দেশত 39.05 নিযুত মেট্ৰিক টন ৰাসায়নিক সাৰৰ বছৰি প্ৰয়োজন হয়, কিন্তু তাৰ বিপৰীতে আমাৰ বৰ্তমান মজুত আছে 19.02 নিযুত মেট্ৰিক টন। গতিকে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোনটো আহ্বান জনাইছে যে আমি কমকৈ ব্যৱহাৰ কৰিব লাগিব ৰাসায়নিক সাৰ, আচলতে মূলত কাৰণটো সেইটোৱে হৈছে যে যিমান আমি আনিবলগীয়া যোনখিনি দৰকাৰীয় আমাৰ সাৰ, ৰাসায়নিক সাৰ বাহিৰৰ দেশৰ পৰা, সেইখিনি আমি আনিব পৰা নাই যুদ্ধৰ ফলত। আৰু সেইকাৰণে আহ্বান জনাইছে যাতে আমি ৰাসায়নিক সাৰ কমকৈ ব্যৱহাৰ কৰি আমাৰ জৈৱিক পদ্ধতি বা আমাৰ নেচাৰেল ফাৰ্মিং এইখিনি পদ্ধতিৰে তেখেতে যাতে আগবাঢ়ি যায় খেতিৰ কাৰণে।
1: তাৰমানে আমাৰ যিসকল কৃষক বন্ধু আছে তেখেতসকলে এই ক্ষেত্ৰত কোনো হতাশ হ'বলগীয়া নাই, যে তেখেতসকলৰ যে একো উপায় নাই এনেকুৱা নহয়, কিয়নো আমাৰ হাতত বিভিন্ন ধৰণৰ জীৱাণু সাৰ, পচন সাৰ বা আমি যিবোৰ জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ সেই তেনেকুৱা ধৰণৰ ভাণ্ডাৰ আমাৰ ওচৰতে আছে, নিজৰ ওচৰতে আছে, আমি কৰিব পাৰোঁ। আগৰ দিনততো নিশ্চয় কৰিছিলে, গতিকে আমি অনবৰতে সাৰৰ ওপৰত নিৰ্ভৰ বা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীল নহৈ যদি এই ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ তেনেহ'লে নিশ্চয় কৃষিৰ লগতে জনস্বাস্থ্যৰো যিটো ক্ষতি হৈ আছে বুলি এটা অভিযোগ শুনা যায়, সেই ক্ষেত্ৰতো নিশ্চয় এটা বিশেষ ভূমিকা তেওঁলোকে ল'ব পাৰিব নহয় জানো। আজি এই আলোচনাৰ পৰা নিশ্চয় আমাৰ কৃষক বন্ধুৱে বিচাৰি থকা এটা প্ৰশ্ন উত্তৰ কিছু পৰিমাণে হ'লেও পাইছে, তেখেতসকল নিশ্চয় অকণমান হ'লেও উপকৃত হ'ব। গতিকে আপুনিও আপোনাৰ সময় কিছু আমাৰ কৃষক বন্ধুৰ কাৰণে আগবঢ়ালে, সেয়েহে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ,
1: আৰু অনাগত দিনতো আপোনাক এই ধৰণৰ আলোচনাৰ বাবে নিশ্চয় লগ পাম।
0: হয়,
1: সেই আশাৰে আজি এই আলোচনাৰ পৰা ইমানতে বিদায় লৈছোঁ।
0: ধন্যবাদ,
1: নমস্কাৰ। ইমান পৰে কৃষিত ৰাসায়নিক সাৰৰ প্ৰয়োগ হ্ৰাসকৰণ এই সম্পৰ্কীয় আলোচনাটি শুনিলে। এই আলোচনাত ভাগ ল'লে শ্বিলঙনিত থকা মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ৰঞ্জনা চক্ৰৱৰ্তীয়ে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ কৃষক শিতানটি। এই শিতানত কৃষক বন্ধুগৰাকী হৈছে ৰহাৰ এগৰাকী উদ্যমী কৃষক পৰাশ বৰদলৈ।
2: নমস্কাৰ, মোৰ নাম পৰাশ বৰদলৈ, ঘৰ মোৰ কামগাঁৱত হয়। মই গাহৰি আৰু ছাগলী পালন কৰি আছোঁ, আজি 7 বছৰমান হ'ল কণ্টিনিউ কৰি আছোঁ। গাহৰি বৰ্তমান মোৰ 20টাৰ ওপৰত আছে, যিমানখিনি আগত বেছি আছিল, মানে সবখিনি বিক্ৰী হৈ থাকে যিহেতু, বৰ্তমান 20টামান আছে।
3: কি জাতৰ?
2: এইটো য়ৰ্কশ্বায়াৰ হয়, য়ৰ্কশ্বায়াৰ আৰু হেমছিয়াৰ্ছ।
3: দুইটা
2: জাতৰে আছে।
3: আচ্ছা, গাহৰি পালন কৰিবলৈ আপুনি প্ৰথমে কিমান মূলধন লৈছিলে বা কেনেকৈ আপুনি?
2: মূলধন বুলিবলৈ সেনেকুৱা মূলধন নাথাকে বা নাহে, কিন্তু এটাৰ পৰা আৰম্ভ কৰা গৈছে, এটা গাহৰি আনি বিক্ৰী কৰা যায়, তাৰপিছত আকৌ তাৰপৰা আকৌ দুটা কৰা গৈছে, দুটাৰ পৰা আকৌ তিনিটা, সেনেকৈ লাহে লাহে প্ৰডাকশ্যনত গুচি যোৱা হৈছে, তাৰপৰাই বস্তুটো বাঢ়ি গৈ আছে, পোৱালি দিছে, তাৰপৰাই বাঢ়ি গৈ আছে।
3: আপুনি মানে একদম এটাৰ পৰা আৰম্ভ?
2: অঁ, এটাৰ পৰাই আৰম্ভ কৰিছোঁ
3: আৰু এটাৰ পৰা এতিয়া ক্ৰমান্বয়ে
2: বাঢ়ি গৈ আছে।
3: আৰু হেৰি, কিমানমান মানে আপোনাৰ এতিয়া বৰ্তমান আছে?
2: এতিয়া বৰ্তমান মোৰ 20টামান আছে।
3: 20টামান আছে। এতিয়া গাহৰি পালন কৰিবলৈ আপোনাৰ ঘৰটো প্ৰয়োজন, কেনেকৈ কৰিছে কওক?
2: গঁৰালটো পকা হ'ব লাগে, গঁৰালটো পকা হ'ব লাগে, মানে বৈজ্ঞানিক ভিত্তিত বস্তুটো হ'ব লাগে, তেতিয়া ফাৰ্মিং কৰিলে লাভ।
3: কিমান ডাঙৰ আপোনাৰ গঁৰালটো?
2: গঁৰালটো মই 10 ফুট দহ আঠ মানে দীঘলটো বহলে আঠ, এজনী গাহৰিৰ কাৰণে হওঁ প্ৰডাকশ্যনৰ যিজনী গাহৰিৰ কাৰণে আঠ বাই দহ তেনেকৈ বনোৱা গৈছে। খাদ্য মই ফিডতো ৰাখোঁ, যিটো এতিয়া বাৰিষা দিন আহিছে এতিয়া মই ফিডত ৰাখোঁ অলপ, যদি টাইম পাওঁ মই দানাটো সিজাই প্ৰায় সিজাই মই খুৱাওঁ। দানা মই কচু থাকে, পচলা, তাৰপিছত আকৌ ৰাইচ পলিচ, চাফৰ, এনেকৈ যিটো আমাৰ ধান বনায় যিটো সেইটো দিয়া হয়। দিয়া দিনটোত মই দুবাৰ দিওঁ, দুবাৰে দিওঁ, মই প্ৰডাকশ্যন কৰোঁ যে সেইটো কাৰণে দুবাৰে দিওঁ, মুকলিকৈ এৰি নিদিওঁ, গঁৰালতে বন্ধাতে থাকে। ছাগলী এতিয়া মোৰ পঁচিছ ত্ৰিছটা মানে আছে ছাগলী। ছাগলীটো মোৰ আছাম হিলগড়ত আছে, তাৰপিছত অলপ যিটো ধৰি লওক পাঠাটো সেইটো অলপ মানে এফ ওৱান হয়, চিৰহী এফ ওৱান হয়। এইটো মই অলপ এই বাৰেবুজীয়াৰ পৰা আনিছিলোঁ লগৰজনৰ পৰা ব্ৰিডাৰটো, বাকীখিনি মোৰ ঘৰতে তেওঁ ফাৰ্ম আছে, তেওঁৰ পৰা আনিছিলোঁ। ছাগলী ঘৰটো চাংঘৰ বনোৱা হৈছে, মাটিৰ পৰা চাৰে চাৰি ফুট হাইট আছে, সেনেকুৱাকৈ ৰখা গৈছে চাংঘৰত। ছাগলী মই ঘৰত থাকেই ছাগলী দুজনী বা তিনিজনীমানো আছিল, তিনিজনীমানৰ পৰা আৰম্ভ কৰিছিল, প্ৰডাকশ্যন বাঢ়ি বাঢ়ি গৈ আছে।
3: এতিয়া গাহৰিয়ে হওক বা ছাগলীয়ে হওক যদি বেমাৰ আজাৰ আক্ৰমণটো
2: কৰিব
3: তেতিয়া আপোনালোকে কি কৰে?
2: বেমাৰ আজাৰ মানে কি হয় গাহৰিৰ ক্ষেত্ৰত, গাহৰিটো বহুত ৰিক্সি হয়, গাহৰিটো মানে বায়ু স্বীকৃতিটো বহুত, বাকী মানে ফাৰ্মত বাহিৰৰ মানুহ সোমাব দিব নালাগে, বেলেগৰ পৰা আহিলেও নিজৰ হেৰিটো নিজে মানে গা পা ধুইহে, পিন্ধা কাপোৰ হওক বা চেণ্ডেল হওক বাহিৰত খলাই তেতিয়া ফাৰ্মত যাব লাগে, তেনেকৈ নিয়ম নীতি বেমাৰে আক্ৰমণ কৰিব। সেইটো ছাগলী বৰ্তমান মই এতিয়ালৈকে ইমান প্ৰব্লেম পোৱা নাই, খালি পেট ফুলাটো হয়, তাৰপিছত আৰু খৰচটো হয়, এনেকুৱা চবকা বেমাৰটো হয় মানে ইনজেকশ্যন থাকে, ভেকচিন মাৰা থাকে, আগতীয়াকৈ দি দিয়া হয়, ভেকচিন দিয়া হয়, ভেটেনীৰ পৰা দিয়া হয়, হয় হয় যোগাযোগ থাকে। মানে কি হয় বজাৰ বুলিবলৈ এইটো মানে মই বিকিব নাযাওঁ বেলেগত, ঘৰৰ পৰাই চব কাষ্টমাৰে ঘৰৰ পৰাই নিয়ে, মানে ছমাহত আশীটা পোৱালি বিক্ৰী হয়, আশীটা প্লাছ বিক্ৰী হয়, এইবাৰ মানে ছমাহত মই প্ৰায় 80টা পোৱালি হৈছে, বিক্ৰী কৰিলোঁ ছমাহৰ
3: মূৰে মূৰে।
2: পাইকাৰী মানে কি দামত মই এতিয়া পোৱালি বিকি আছোঁ 12-10 কেজি প্লাছ পোৱালি 6,000-5,500 সেনেকৈ বিকোঁ, পোৱালি এজনী গাহৰি ছাৰ্ভিচ লোৱাৰ পৰা 114 দিন লাগে জগিবলৈ, তাৰপিছত 114 দিনত যে জগে, তাৰপিছত আমি মাকৰ পৰা একমাহৰ পিছত আমি হেৰি কি কয় উইনিং কৰি দিওঁ, তাৰপিছত দুমাহ কমপ্লিট হোৱাৰ লগে লগে আমি পোৱালিবিলাক চেল কৰি দিওঁ, প্ৰডাকশ্যন কৰোঁ। পোৱালিবিলাকৰ যতন আমি চাৰিদিনত আমি আইৰণ মাৰোঁ, 15 দিনত বি কমপ্লেক্স, তাৰপিছত আৰু এনেকৈ কৰি 21 দিনত আমি পেলুটো দিওঁ, পেলু ঔষধ দিওঁ, তাৰপিছত আৰু সেনেকৈ কৰি মাকৰ লগত দানা যেতিয়া অলপ খাবলৈ আৰম্ভ কৰে একমাহ হোৱাৰ লগে লগে আমি পোৱালিখিনি মাকৰ পৰা আঁতৰাই দিওঁ, উইনিং কৰি দিওঁ, তাৰপিছত আকৌ আমি যেতিয়া একমাহ ৰাখোঁ তাৰপৰা পোৱালিবিলাক আমি চেল কৰি দিওঁ।
3: সেনেকৈ
2: ছাগলী আমি এতিয়া মানে কি হয় ছাগলীটোতো 4 মাহে লাগে, 4 মাহ বা এনেকুৱা লাগে, ছাগলীবোৰ জগাৰ পিছত আমি ধৰি লওক যিটো কৰিবলগীয়া হয় পেলুটো আমি দিওঁ, মিনাইল চিনাইলটো দিবই লাগে, সেইবিলাক খুৱাই মেলি ধৰক যেতিয়া উপযুক্ত টাইম হয় তেতিয়া আমি বিকোঁ, ঘৰৰ পৰাই লৈ
3: যায়।
2: বয়স অনুযায়ী মানে ধৰক এইটো জাত লৈ কথা আছে, যিটো ধৰক উন্নত জাতবিলাকৰ 12,000, ছমাহত 12,000-13,000 এনেকুৱা, আমাৰ যিটো আছাম হিলগত লোকেলটো 6,000-7,000 এনেকুৱাকৈ বিক্ৰী কৰা হয়, অলপ চাপৰ জাত হয় লোকেল বুলি কয় এইটো আমাৰ,
3: তেনেকৈ আপুনি মানে দুইটা
2: চলাই আছো।
3: ঠিক আছে, আপোনাৰ লগত কথা পাতি ভাল লাগিল, আপুনি এনেদৰে আগবাঢ়ি যাওক, আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ।
2: হয়।
1: ইমান পৰে ৰহাৰ এগৰাকী উদ্যমী কৃষক পৰাশ বৰদলৈৰ সৈতে হোৱা কথোপকথনটি শুনিলে। এই কথোপকথনত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ, নিউজ অন এ আই আৰ এপ আৰু www.akashbani.gov.in ৱেবছাইট যোগে এয়া আকাশবাণী নগাঁও।

এতিয়া শুনক, আজি আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। গীতৰ ৰচনা কীৰ্তিনাথ শৰ্মাৰ। 7:10 অসমীয়া বাতৰি আৰু 7:20 শুনিবলৈ পাব হীৰেণ শুকাই পাতৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

সুৰ লহৰী অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:30, 8:00 অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম, 8:02 যুৱৰাগিনী, 8:32 অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব।

8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9, 9:15 শুনিবলৈ পাব কেইটিমান আধুনিক গীত, 9:25 নিশাৰ আঞ্চলিক বাতৰি আৰু 9:30 নিবেদন কৰা হ'ব ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত নাট শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ প্ৰথম খণ্ড।

নিশা 10 বজাত অন্ত পৰিব আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠানসমূহ। প্ৰিয় শ্ৰোতাসকল, এয়াই আছিলে আজি আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শিলচৰৰ সংবাদদাতা আশীৰাণী দাসে এইদৰে কয়।
1: লোকপিয়ল 2027ৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াটো ন্যায্য, সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মূল উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু প্ৰযুক্তিভিত্তিক কৰি তোলা। কাৰ্যসূচীৰ আৰম্ভণিতে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱা লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। উন্নয়ন পৰিকল্পনা আৰু ৰাজহুৱা নীতি প্ৰণয়নৰ ভিত্তিত গঢ়ি তোলা হৈছে সঠিক তথ্য সংগ্ৰহৰ ওপৰত। সেয়েহে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াত গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।
0: একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামত এটা ID লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই ID দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ধেমাজি জিলা প্ৰশাসনেও আজিৰ পৰা 3-দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ধেমাজিৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়াকে ধৰি ভালেকেইজন বিষয়া উপস্থিত থাকে। ৰাজ্যৰ লোকপিয়ল অভিযান সঞ্চালকালয়ৰ পৰা নিয়োজিত প্ৰশিক্ষকসকলে এই কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়ায়। অহা 30 মে'ত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত

0: কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এছ পি সিং ৱাগেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিছ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ্জোহা পালন কৰা হৈছে। ঈদ উজ্জোহা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত থকা ঈদগাহসমূহত নামাজ পঢ়া হয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গোৱালপাৰা জিলাতো আজি ঈদ পালন কৰা হয়। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰছিদুল হুছেইনে এইদৰে কয়।
2: আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল আজহা পালন কৰে। সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহ মৈদান আৰু মছজিদসমূহত আজি পুৱাই ধৰ্মপ্ৰাণ লোকসকলে ঈদৰ সমূহীয়া নামাজ আদায় কৰে। জিলাখনৰ অগ্ৰণী ইছলামিক সংগঠন আঞ্জুমান ই খাতিমুল ইছলামৰ দ্বাৰা পৰিচালিত 44খন সমাজৰ লগতে আন আন সমাজসমূহেও শান্তিপূৰ্ণভাৱে ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত কৰে। আঞ্জুমান ই খাতিমুল ইছলামে গোৱালপাৰা চহৰৰ নয়াপাৰাৰ ৰাজহুৱা ঈদগাহ মৈদানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা সমূহীয়া নামাজত 1500 লোকে একেলগে ঈদৰ নামাজ আদায় কৰে। জিলাখনৰ হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰে। উল্লেখযোগ্য যে বহু বছৰৰ পৰাই হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰি আহিছে।
1: একেদৰে চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ, ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লোৱাৰ খবৰ আমালৈ আহিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে এনেধৰণৰ অনুদানে আৰ্তজনক প্ৰয়োজনীয় সহায় আগবঢ়োৱা মানৱীয় পদক্ষেপক আৰু অধিক শক্তিশালী কৰি তুলিব। ৰাজ্যবাসীয়ে সদায়ে মহান উদ্দেশ্যত ঐক্যবদ্ধ প্ৰচেষ্টাৰে সহায়ৰ হাত আগবঢ়াই সামাজিক দায়িত্ব পালন কৰি আহিছে বুলি তেওঁ কয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক আজি অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ এটা সজাতি দলে নগাঁৱত থকা সাহিত্যিকগৰাকীৰ বাসভৱনত এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, ফুলামজাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপদ আৰু মানপত্ৰ। বিটিচিৰ তামোলপুৰ জিলাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাহাৰপুৰ গাঁৱৰ 50টা পৰিয়াললৈ বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে 5,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ভাৰত ভূটান সীমান্তৱৰ্তী এই অঞ্চলৰ একাংশ ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উপাধ্যক্ষগৰাকীয়ে এই সাহায্য আগবঢ়ায়। ইয়াৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বসতিস্থল বৰকাজুলি আৰু শিমলবাৰী গাঁৱৰ ঘৰে ঘৰে গৈ উপাধ্যক্ষগৰাকীয়ে ঈদৰ শুভেচ্ছা জনায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্রীসিদ্ধারামায়ের লগতে কয় যে রাজ্যপালক ডি কে শিবকুমারক মুখ্যমন্ত্রী পদবী গ্রহণের আমন্ত্রণ জানাবলে অনুরোধ করে, কিয়নো শিবকুমারে 136 গৰাকীৰো অধিক বিধায়কর সমর্থনের বিধানসভাত নিরঙ্কুশ সংখ্যাগরিষ্ঠতা লাভ করেছে। কয় যে দলের শীর্ষ নেতৃত্বই রাজ্যসভার আসনের প্রস্তাব দিছে যদিও এই প্রস্তাব প্রত্যাহার করে। রাষ্ট্রীয় রাজনীতির প্রতি আগ্রহী নহয় বলে উল্লেখ করে কয় যে রাজ্যখনের জনসাধারণের সদায় কাম করে যাব। উল্লেখযোগ্য যে 2023 চনের মেত কংগ্রেসে বিধানসভা নির্বাচনত জয়লাভ করার পাছত সিদ্ধারামায়ের দ্বিতীয়বারের কর্ণাটকের মুখ্যমন্ত্রী হয়েছে। ইয়ার পূর্বে 2013-2018 চনের রাজ্যখনের মুখ্যমন্ত্রী হিসাবে কার্যনির্বাহ করেছিল। দুটা কার্যকালত মুঠ 8 বছর মুখ্যমন্ত্রী পদত কার্যনির্বাহ করা সিদ্ধারামায়ের রাজ্যখনের এই পদবীত দীর্ঘকালের কার্যনির্বাহ করা ব্যক্তিরূপে পরিগণিত হয়েছে। ইয়ার লগতে মুখ্যমন্ত্রী আর ইয়ার পূর্বে বিত্ত মন্ত্রী হিসাবে রাজ্যখনত 17 বার বাজেট উত্থাপন করেছে। আনহাতে রাজ্যখনের উপ মুখ্যমন্ত্রী ডি কে শিবকুমার কর্ণাটক কংগ্রেসের এগারী জ্যেষ্ঠ নেতা। 2023 চনের কর্ণাটক বিধানসভা নির্বাচনত কংগ্রেস দলের বিজয়ত গুরুত্বপূর্ণ ভূমিকা পালন করেছে। এতিয়া পরবর্তী বাতৰি আগবাইছে জিন্তি রাণী ডেকায়।
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰীবিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰীবিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰে। অপহৰণ কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাত ব্ৰহ্মই এইদৰে কয়।
3: 26 তাৰিখে আমাৰ সন্ধিয়া অনুমান 8টামান বজাত খবৰ আহিছিলে। ইয়াত মানে ৰিটেন এপ্লিকেশ্যন হেৰি দিছিলে যে তেওঁৰ ব্ৰাদাৰ-ইন-ল'জনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি DCP ছাৰ আমাৰ অফিচাৰ চিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে টেকনিকেল টীম লগত লৈ SI চনদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম। যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ, আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকৰ 4জনক মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন চুইফ ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাইগভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। ধেমাজি আৰক্ষীয়ে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ গোগামুখৰ পৰা দুষ্প্ৰাপ্য কেঁকো সাপসহ 4জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইজন হৈছে ধেমাজিৰ মনোজ বৰুৱা, গোগামুখৰ সোণাৰাম বসুমতাৰী, ডিব্ৰুগড়ৰ মহেশ পানিকা আৰু অৰুণাচল প্ৰদেশৰ সুনেন্তা চাকমা। ধৃত সৰবৰাহকাৰীকেইজনে বহিঃৰাজ্যলৈ এখন বাহনেৰে কেঁকো সাপ সৰবৰাহৰ সময়তে আৰক্ষীয়ে অভিযুক্ত কেইজনক আটক কৰাৰ লগতে কেঁকো সাপ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকৰ নেতৃত্বত এই অভিযান চলোৱা হয়। IPL ক্রিকেট প্রতিযোগিতা নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহপঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এতিয়া শুনক, কাইলৈ আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55, 6:00 হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি শুনিবলৈ পাব, 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। এই অনুষ্ঠানত অনতুজাৰ কণ্ঠত বৰগীত, তৰুণ চন্দ্ৰ মহন্তৰ কণ্ঠত লোকগীত আৰু ছায়া গাংগুলীৰ কণ্ঠত ভজন শুনিবলৈ পাব। 6:30 শিলপুৰীৰ পৃথিৱীত এই ভুমুকি অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত। অনুষ্ঠানটি যুগুতাই আগবঢ়াব নিৰ্মালী বৰা দত্তই। 7:30 নিবেদন কৰা হ'ব মূৰ্চনা, 8:00 চমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 9:15 জিলাৰ ৰেহৰূপ, 9:20 শুনিবলৈ পাব আব্দুল ৰেজেক আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ, 9:30 শুনিবলৈ পাব এখনি আলেখ্য মৃত্যুঞ্জয়ৰ প্ৰথম খণ্ড, 10:00 নাটক, 11:00 বিয়লি 4:29 ক্ৰমে আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই, আকাশবাণী দিল্লীৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা বিভিন্ন অনুষ্ঠান আৰু বাতৰি শুনিবলৈ পাব। 4:30 নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ।

5:05 বিবিধ ভাৰতীয় অনুষ্ঠানসমূহ শুনিবলৈ পাব। 5:00 হিন্দী বাতৰি শুনিবলৈ পাব। অসমীয়া আঞ্চলিক বাতৰি 5:15 শুনিবলৈ পাব। 6:00 অসমীয়া আঞ্চলিক বাতৰি 6:10 কিষাণ বাণী অনুষ্ঠানৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব। 6:45 আঞ্চলিক বাতৰি 7:05 বৃন্দগীত 7:10 অসমীয়া বাতৰি 7:20 জুৰিমণি বৰাৰ কণ্ঠৰ আধুনিক গীত 7:30 শুনিবলৈ পাব সুৰ লহৰী 8:00 অসমীয়া মুখ্য বাতৰি 8:02 অসমীয়া গীত 8:22 ৰাগভিত্তিক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব 8:45 সমাচাৰ সন্ধ্যা 9:00 News@9 9:15 নিজৰা শুনিবলৈ পাব 9:25 শুনিবলৈ পাব নিশাৰ আঞ্চলিক বাতৰি।

9:30 শুনিবলৈ পাব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আপোনালোকে শুনিবলৈ পাব উস্তাদ বিছমিল্লা খাৰ চেহনাই বাদন, ৰাগ আলহাইয়া বিলাৱাল আৰু অনিতা সেনৰ কণ্ঠত টপ্পা। আৰু নিশা 10 বজাত আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

মৰমৰ শ্ৰোতাসকল, এয়াই আছিল আমাৰ কেন্দ্ৰৰ যোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া পৰিস্থিতি। এতিয়া আপোনালোকক শুনাবলৈ লৈছোঁ এটি বৃন্দগীত। গীতৰ কথা কীৰ্তিনাথ শৰ্মাৰ।

এইখিনিতে শ্ৰোতাসকললৈ এটি অনুৰোধ, এটি ঘোষণা কৰিছোঁ, কাইলৈৰ আমৈ অনুষ্ঠানত 5:25 শুনিবলৈ পাব ৰাজু বৰা মজুমদাৰৰ সৈতে হোৱা কথোপকথন। অনুষ্ঠানটোৰ আগধৰিব কিৰণ চন্দ্ৰ নাথে।

বৃন্দগীতটি শুনিলে। শ্ৰোতাসকল, এয়া আপোনালোকে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে। এতিয়া 7:10 বজাত অসমীয়া বাতৰি শুনিবলৈ পাব।

0: Ja, Agar Bunny. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলি দোহাৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰো অধিক টকা মোকলাই দিছে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি নিশা চেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অৱ লিভিং সংস্থাটোৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব। ইয়াৰ পিছত তেওঁ দাৱাংগিৰিত থকা বিডিটি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মহাৰাজত জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। চলিত মাহৰ 30 তাৰিখে শ্ৰীৰাধাকৃষ্ণনে পানাজীত গোৱাৰ ৰাজ্য দিৱসত অংশগ্ৰহণ কৰিব। তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান ভ্ৰমণ কৰিব। 31 তাৰিখে তেওঁ বেলথানগুৰিত চিৰি উদ্যোগিক উদ্যান উদ্বোধন কৰাৰ লগতে কৰ্ণাটকৰ শ্ৰীক্ষেত্ৰ ধৰ্মস্থল মঞ্জুনাথ স্বামী মন্দিৰ পৰিদৰ্শন কৰিব। তাৰ পাছতে তেওঁ কেৰালামৰ কোটায়মত দীপিকা মালায়ালম কাকতৰ 140 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা য়ানেছ য়ানছাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত শ্লোভেনিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে উভয় দেশৰ জনসাধাৰণৰ উপকাৰ তথা সমৃদ্ধিৰ হকে নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰি যাবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলি দোহাৰিছে। আজি গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰায় 340 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এখন জনসভাত দিয়া ভাষণত তেওঁ এইদৰে কয়। শ্ৰীশ্বাহে কয় যে চৰকাৰে দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বিতৰণ কৰাৰ লগতে সীমান্ত সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীশ্বাহে লগতে পশ্চিমবংগ চৰকাৰে এসপ্তাহৰ ভিতৰতে সীমা সুৰক্ষা বাহিনীক 600 হেক্টৰ ভূমি প্ৰদান কৰাৰ বাবে অভিনন্দন জনায়। আনহাতে শ্ৰীশ্বাহে বীৰ সাভাৰকাৰৰ জয়ন্তী উপলক্ষে মাতৃভূমিৰ প্ৰতি তেওঁৰ জীৱনজোৰা দায়বদ্ধতা আৰু সৰ্বোচ্চ ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা মন্ত্ৰীগৰাকীয়ে কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ অধীনত নিৰ্মাণ কৰা পুথিভঁৰাল, প্ৰাথমিক বিদ্যালয় ভৱনকে ধৰি বিভিন্ন ৰাজহুৱা সা সুবিধা মুকলি কৰে। সন্ধিয়া শ্ৰীশ্বাহে আহমেদাবাদৰ ভীমজীপুৰত ভাৰত মাতা স্কুৱেৰ আৰু চোলাত মাতা উমিয়াধাম চৌহদত এটা নতুন আৱাসগৃহ মুকলি কৰিব। ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে শ্বাহিবাগ আৱৰ্ত ভৱনত সমাগত অলিম্পিক, কমনৱেলথ আদি খেলৰ আন্তঃগাঁথনি প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীসিদ্ধাৰামায়াই লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136গৰাকীৰো অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মে'ত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্ধাৰামায়াই দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013ৰ পৰা 2018 চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা সিদ্ধাৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে ৰাজ্যখনত 17বাৰ বাজেট উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছাইপ্ৰাছত দেশখনৰ প্ৰধানমন্ত্ৰী নিকোছ ক্ৰিষ্টোডলিডেজক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ লগতে ভূমধ্য সাগৰীয় অঞ্চলত ভাৰতৰ স্বাৰ্থজড়িত বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। তেওঁ কয় যে ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকীৰ শেহতীয়া ভাৰত ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফল পৰিলক্ষিত হৈছে আৰু বিভিন্ন ক্ষেত্ৰত উভয় দেশৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ভিডিঅ' কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰো অধিক টকা মোকলাই দিছে। এই ধনৰাশি লাভ কৰা আন ৰাজ্যকেইখন হ'ল ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, পাঞ্জাব, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্ৰদেশ। এই উপলক্ষে দিয়া ভাষণত শ্ৰীচৌহানে কয় যে দেশৰ কোনো দুখীয়া লোকে যাতে কেঁচা ঘৰত থাকিবলগীয়া নহয় তাক নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 4,95,00,000 গৃহ আবণ্টনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰে 3,91,00,000 গৃহৰ অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে 3 কোটিৰ অধিক ঘৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। তেওঁ কয় যে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য পৰিয়ালৰ জীৱনৰ মান উন্নত কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে। মহিলা সবলীকৰণৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত অনুমোদন লাভ কৰা প্ৰায় 75% ঘৰ মহিলা অথবা পুৰুষ মহিলা উভয়ৰ নামত আবণ্টন কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেলেংগানাৰ কাজিপেট ৰেল নিৰ্মাণ গোটে অহা 5 বছৰৰ ভিতৰত 200খন ইণ্টাৰচিটি ৰেল নিৰ্মাণ কৰিব বুলি প্ৰকাশ কৰিছে। এই ৰেলসমূহ দেশৰ বিভিন্ন ঠাইত হ্ৰস্ব দূৰত্বৰ যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব। ৰেল ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিট্টু আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শ্ৰীবৈষ্ণৱে আজি কাজিপেট ৰেল নিৰ্মাণ গোটটোৰ কাৰ্যক্ষম হৈ থকা বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰে। এই ৰেলসমূহৰ নিৰ্মাণে বহুসংখ্যক লোকক ৰেল যাত্ৰাক গ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিবলগীয়া এই ৰেলসমূহে দেশৰ সেউজ আৰু স্বচ্ছ যাতায়াতৰ সামৰ্থ বৃদ্ধি কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া তেওঁৰ মেঘালয় ভ্ৰমণত এখন বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে মেঘালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আয়োজনৰ প্ৰস্তুতিৰ বুজ ল'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডাভিয়াই অংশগ্ৰহণ কৰিব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে 30 মে'ত তেওঁ শ্বিলঙত ক্ৰীড়া প্ৰকল্পখনৰ উদ্বোধন কৰিব। উল্লেখযোগ্য যে প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম স্থান হিচাপে পৰিগণিত হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ক্ৰীড়া প্ৰশাসন আৰু কমনৱেলথ গেমছ 2030ৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ডিজিটেল পৰিৱেশতন্ত্ৰৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনত তথ্য প্ৰযুক্তি পৰামৰ্শদাতাসকলক নিয়োজিত কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে ফেডাৰেচন আৰু নিৰ্দিষ্ট ডিজিটেল প্ৰণালীবোৰ সুচল কৰা আৰু প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ, খেলুৱৈ অংশগ্ৰহণ, প্ৰশাসন প্ৰক্ৰিয়া আৰু তৎকালীন সমন্বয়ৰ বাবে অধিক ফলপ্ৰসূ পৰিকল্পনাৰ ব্যৱস্থা কৰা। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি ছেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। চলিত বৰ্ষতে অনুষ্ঠিত হ'বলগীয়া মহিলাৰ টি20 বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এইখনেই অন্তিম টি20 শৃংখলা। ICCৰ শেহতীয়া টি20 ৰেংকিঙত ভাৰতীয় দলটোৱে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দ্বিতীয় স্থানত আছে। উল্লেখযোগ্য যে আজিৰ খেলখন ভাৰতীয় সময়মতে নিশা 11 বজাত আৰম্ভ হ'ব। ভাৰতৰ PV সিন্ধু আৰু লক্ষ্য সেনে দৰ্শনীয় জয়েৰে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে HS প্ৰণয় আজি পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে দ্বিতীয় ৰাউণ্ডৰ খেলত জাপানৰ ৰিকু গুঞ্জিক 21-9, 21-12 পইণ্টত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে কোৰিয়াৰ শীৰ্ষ স্থানপ্ৰাপ্ত এনচে য়াঙৰ মুখামুখি হ'ব। লক্ষ্য সেনে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ কুকি ৱাটানাবেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালাম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰে দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰ অধিক টকা মোকলাই দিছে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি নিশা ছেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও, এতিয়া শুনক হীৰেণ শুকয় পাটৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক এই গীতটি, গীতৰ কথা বীৰেণ ডেকাৰ।

চাৰিৰ পৰা 5,000বিধ ৰাসায়নিক দ্ৰব্য থকা ধপাতত কৰ্কটৰ উপৰিও হৃদৰোগ, যক্ষ্মা আদি ৰোগকে ধৰি অলেখ বেমাৰৰ সৃষ্টিৰ প্ৰত্যক্ষ কাৰণ জড়িত হৈ আছে। আপুনি শুনি আচৰিত হ'ব যে ধপাত সেৱনৰ ফলত বৰ্তমান ভাৰতবৰ্ষত প্ৰতি বছৰে 13 লাখতকৈও অধিক আৰু প্ৰতিদিনে 3,500জন মানুহৰ ধপাতজনিত ৰোগত মৃত্যু ঘটিছে।

স্থানত ধূমপান নকৰিব। 18 বছৰ তলৰ ল'ৰা ছোৱালীক অথবা তেওঁলোকৰ দ্বাৰা ধপাতজাতীয় সামগ্ৰী বিক্ৰী নকৰাব। শিক্ষানুষ্ঠানৰ 100 গজ পৰিসীমাৰ ভিতৰত যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ।

বিধিসন্মত স্বাস্থ্যৰ প্ৰতি ভাবুকি থকা ছবিৰে সৈতে থকা সতৰ্কবাণীৰ অবিহনে যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰী বিক্ৰী সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

সেয়া আছিলে লণ্ডন ড্ৰিমছ বোলছবিত জুবিন গাৰ্গ। মৰমৰ শ্ৰোতাসকল, এইবাৰ শুনক আশা ভোছলেৰ কণ্ঠত মেৰা ছায়া বোলছবিৰ এটি গীত।

जगाती है कयामत कोई।

আনন্দৰাজ আনন্দ আৰু ৰিচা শৰ্মাৰ কণ্ঠৰ গোল বুলছবিৰ গীতটিৰে আজিৰ সুৰলহৰী অনুষ্ঠানটিৰ ইমানতেই সামৰণি পৰিল। এয়া আকাশবাণী নগাঁও। আপোনালোকে অনুষ্ঠান শুনি আছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া 8 বজাত অসমীয়াৰ মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাহাট বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণীৰ ডেকাই। দুৰ্যোগকালীন সময়ত ভুৱা সংবাদ চিনাক্তকৰণ, পৰীক্ষণ আৰু প্ৰতিৰোধৰ উদ্দেশ্যে দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এখন তথ্য পৰীক্ষণ সমিতি গঠন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উজ জোহা পালন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও। আপোনালোকে অনুষ্ঠান শুনি আছে FM বেণ্ডৰ 102.7 MHz-ত। নিশা আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত 8:02 হোৱাৰ লগে লগেই এতিয়া নিবেদন কৰিবলৈ ওলাইছোঁ আপোনালোকৰ মৰমৰ অনুষ্ঠান যুৱৰাগিনী।

নমস্কাৰ যুৱ বন্ধু, সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ এই বিশেষ অনুষ্ঠান যুৱৰাগিনী। আজিৰ যুৱৰাগিনী অনুষ্ঠানটি উপস্থাপনৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছোঁ মই ৰাজ শৰ্মা। তেনেহ'লে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান। যুৱ বন্ধু, আজিৰ এই বিশেষ অনুষ্ঠানত আমি কথা পাতিম ডক্টৰ ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদৰ ধাৰা সম্পৰ্কে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা একেধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত চলচ্চিত্ৰ পৰিচালক আছিল। বহুমুখী প্ৰতিভাৰ মহান পুৰুষগৰাকীৰ কণ্ঠস্বৰ কেৱল অসমীয়াই নহয়, ভাৰতীয় মানুহৰ লগতে বাহিৰতো বহুতৰে চিনাকি। তেখেতৰ গীতত সমাজ, সংস্কৃতি, ঐতিহ্য সকলো বিষয়ে সাঙুৰ খাই পৰিছিল। আধুনিক যুগত ঘটা মানৱীয় প্ৰমূল্যবোধৰ অপচয়ৰ ওপৰত তেখেতৰ গীতসমূহত এক সুন্দৰ নিদৰ্শন পোৱা যায়। মানৱতাবাদ তেখেতৰ জীৱনৰ মূল উদ্দেশ্য আছিল। ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ মাজত আমি সদায় এখন সামাজিক চিত্ৰ দেখা পাওঁ। তেখেতৰ গীতসমূহত মানৱতাবোধ আৰু সমাজ সচেতনতা সুন্দৰভাৱে প্ৰকাশ হৈছিল। তেখেত আছিল এগৰাকী মানৱতাবাদৰ শিল্পী। তেখেতৰ প্ৰতিটো গীতত প্ৰতিধ্বনি হয় সামাজিক বৈষম্য, অন্যায়ৰ অবিচাৰৰ বিৰুদ্ধে উদাত্ত আহ্বান। তেখেতৰ গীতত মানৱৰ কোমল হৃদয়ৰ স্পন্দন আমি এতিয়াও শুনিবলৈ পাওঁ।

মানুহৰ দুখ কষ্ট, দাৰিদ্ৰ আৰু যিকোনো শোকাকুল পৰিস্থিতিকেই তেওঁ ৰুধিবলৈ চেষ্টা কৰিছিল। তেওঁ নিজৰ শিল্পৰ মাজেৰে তাৰ এখন জীৱন্ত ছবি দাঙি ধৰিছিল।

0: কুৰি শতিকাৰ শ্ৰেষ্ঠ মানৱ ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিসমূহে মানৱতাৰ পৰাক্ৰমে আধ্যাত্মিকতালৈ গতি কৰাও পৰিলক্ষিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰভাৱো তেখেতৰ সৃষ্টিৰ মাজত দেখা যায়। স্কুলীয়া দিনতেই গুৰুজনাৰ জন্মস্থানৰ কল্পনা কৰি জীৱনৰ প্ৰথমটো গীত ৰচিছিল ডক্টৰ ভূপেন হাজৰিকাই।
1: বৰ পুত্ৰ শ্ৰীশংকৰ।

অসমীয়া জাতীয় জীৱনলৈ ন ন চিন্তা চেতনা গীতসমূহৰ মাজেৰে আনি ডক্টৰ ভূপেন হাজৰিকা দেৱে অসমীয়া গীত সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছিল। হিন্দী, বেংগলী আদি ভাষাতো তেওঁ গোৱা গীত আৰু ৰচনাসমূহে বিপুল সমাদৰ লাভ কৰিছিল। বহু বৈপ্লৱিক গীতৰ মাজত ফুটি উঠা মানৱ হৃদয়ৰ প্ৰতিধ্বনি প্ৰকাশ পাইছিল তেখেতৰ গীতৰ মাজেৰে, য'ত মানৱতাবাদৰ ছবিখন স্পষ্টকৈ ফুটি উঠে।

মানৱতাবাদৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতত চহা সমাজখনৰ পৰা আৰম্ভ কৰি সকলো জাতি জনজাতি ধৰ্ম বৰ্ণ ভাষা পুৰুষ নাৰী সকলোৰে মনৰ বতৰা প্ৰকাশ পাইছিল। তেখেতে চহা জীৱনগাথা এনেভাৱে প্ৰকাশ কৰিছিল যে সকলোৰে দুচকু সিক্ত হৈ পৰিছিল। তেখেতে গাইছিল,

ভূপেন হাজৰিকাদেৱৰ প্ৰতিটো গীততে যেন সোমাই আছে ইতিহাসৰ একোখন জীয়া ছবি। 1962 চনৰ চীন ভাৰতৰ যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় জোৱানসকলৰ বাবে তেখেতৰ অন্তৰে কান্দি উঠিছিল। সেই বছৰৰে ডিচেম্বৰ মাহত এখন ডকুমেণ্টেৰী ফিল্মৰ কামত কামেং সীমান্তত ভৰি দি বৰফে ঢকা আঢ়ৈ কুৰিটা মৃতদেহ দেখি তেওঁ ৰচনা কৰিছিল

অসমৰ সভ্যতাৰ মূল গৌৰৱ ব্ৰহ্মপুত্ৰক লৈও তেখেতৰ সৃষ্টি অপাৰ। এই ব্ৰহ্মপুত্ৰক শিল্পীগৰাকীয়ে হাজাৰ জনতাৰ দুখ ব্যথা, নৈতিকতা, মানৱৰ স্খলন দেখি কেনেকৈ বৈ আছে বুলিও প্ৰশ্ন কৰিছে।

এই দুদিনীয়া মানৱ জীৱনত মিছা মায়ামোহত আমি আবদ্ধ হৈ অহংকাৰ কৰি একো লাভ নাই। ধনী দুখীয়া সকলো একেখন নাৱৰে যাত্ৰী। গতিকে মানৱতাবোধ জীয়াই ৰাখি থকা দিনকেইটাত অশান্তি হিংসা বিদ্বেষবোৰ আঁতৰাই ৰাখি হাঁহি হাঁহি জীৱন জীয়াব লাগে। আকুল কণ্ঠেৰে তেখেতে গাইছিলে,

এটা যুগৰ মানৱতাবাদক কেন্দ্ৰ কৰি নতুন নতুন চিন্তা চেতনা ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমীয়া জাতীয় জীৱনলৈ লৈ আনিছিল। অসমীয়া ভাষাৰে যুগ চেতনা আৰু মানৱ মনৰ মাজত প্ৰশান্ত সাগৰৰ উৰ্মিমালাক আন ভাষাৰ লোকে তেওঁৰ পৰা উপগম কৰিব পাৰি অসমীয়া ভাষা আৰু গীতৰ প্ৰতি নতশিৰ হৈছে। এয়া জাতিৰ বাবে তেখেতৰ মহান অৱদান। তেখেতৰ গীতে আমাৰ মনলৈ আনি দিয়ে শক্তিৰ জোৱাৰ। হাজাৰ সংঘাতে জুৰুলা কৰিব বিচাৰিলেও মনলৈ আনি দিয়ে নৱসৃষ্টিৰ প্ৰেৰণা। ধ্বংসৰ স্থলীত যেন আনি দিয়ে তেখেতৰ সৃষ্টিয়ে মানৱৰ মাজত শান্তিৰ সমদল, তাকে লৈ তেওঁ গাইছে।

মানুহৰ দুখৰ বিননি দেশ বিদেশৰ পৰা লৈ অনা জ্ঞানৰ জ্যোতি ডক্টৰ ভূপেন হাজৰিকাদেৱে সুৰৰ মাজেৰে অমিয়া ঢালি আৱেগ অথবা জৰ্জৰিত কণ্ঠেৰে জনগণৰ হৃদয়লৈ লৈ গৈছিল। সকলোৰে হৃদয়ত তেখেতৰ গীতে খলকনি তুলি মানৱতাৰ দিশলৈ ধাৱমান হৈছিল। নিজতকৈ আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হোৱা এই মহান ব্যক্তিগৰাকীয়ে মানুহক তেখেতৰ সৃষ্টিসমূহৰ মাজতো আগস্থান দিছিল।

মানৱতাবাদৰ জাগ্ৰত চেতনাৰে ভূপেন হাজৰিকাই পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি বুটলি ফুৰিছিল জ্ঞানৰ সম্ভাৰ। মানুহৰ জীৱনৰ বেলেগ বেলেগ শৈলীবোৰ লৈ আনি চহকী কৰি তুলিছিল নিজকে, আৰু নিজৰ গীতৰ মাজেৰে মানৱৰ মাজত সেইসমূহ ভগাই দিয়াৰো চেষ্টা কৰিছিল শিল্পীগৰাকীয়ে। দেশে বিদেশে ঘূৰি ফুৰি তেওঁ দেখিছে, এফালে অট্টালিকাত বিলাস কৰা এচামৰ বিপৰীতে দৰিদ্ৰতাই গ্ৰাস কৰি পেলোৱা কংকাল সদৃশ গৃহহীন মানুহৰ কৰুণাৰ্তনাদ। তেতিয়াই তেখেতৰ মানৱ দৰদী হৃদয় দুখত মিয়মান হৈ পৰিছে আৰু গাইছে,

যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে।

ধনী দুখীয়া টকা পইচাৰ অহংকাৰেৰে মত্ত হৈ এই দুদিনীয়া জীৱনত থকা দিনকেইটাত যে অপচয় নকৰি মানৱ সেৱাত গুৰুত্ব দিব লাগে সেই কথা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সৃষ্টিত দেখা পোৱা যায়। আমি সকলো যে একেখন নাৱৰে যাত্ৰী, সেই সত্যটো তেখেতে পল ৰবছনৰ উই আৰ ইন দ্য ছেম বোট ব্ৰাদাৰ শীৰ্ষক সেই বিখ্যাত গীতটিৰ আলমত মানৱতাবাদ তথা বিশ্ব ভাতৃত্ববোধৰ ভাৱ জগাই তুলিবলৈ গাইছিল।

0: ভূপেন হাজৰিকাৰ বহু গীততে সোমাই আছে সমাজৰ এখন জীয়া ছবি। সমাজৰ বিভিন্ন সমস্যা কুনুকিয়াই তেখেতে বহুকেইটা গীত রচনা কৰিছিল, যিকেইটা গীতে আমাক বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতি আৰু পৰিৱেশৰ কথা জনাতো সহায় কৰিছিল। তেনে এটি গীত আছিল,
1: বানপানীৰ আৰু শেষ নাই, অসমত প্ৰতি বাৰিষা হাজাৰ হাজাৰ খেতিয়কৰ পথাৰ বুৰি যায়, হুদুৱে ভেটি মাটি খুন্দে গভীৰ নিশা, আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায়, ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও।

এটা যুগৰ বাহক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰ বিশালতা ইমানেই বিশাল যে তাক আলোচনা কৰাটো সহজসাধ্য নহয়। তথাপিও সেই বিশাল সৃষ্টিৰ পৰা মানৱতাৰ জয়গান গোৱা এই মহান আত্মাক শ্ৰদ্ধা জনাই তেখেতৰ এই গীতসমূহৰ পৰা মানৱতাৰ বিষয়ক প্ৰতিফলিত হোৱা বিষয়ক বিচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি শুনি আপোনালোক নিশ্চয় উপকৃত হ'ল। তেনেহ'লে যুৱবন্ধু, আকৌ এটা নতুন দিনত এটি নতুন অনুষ্ঠানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ এই বিশেষ অনুষ্ঠান যুৱৰাগিনীৰ পৰা মই ৰাজ শৰ্মাই বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী নগাঁও। আপোনালোকে অনুষ্ঠান শুনি আছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। প্ৰিয় শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ অসমীয়া বোলছবি গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনক মহম্মদ ৰফি, ভূপেন হাজৰিকা আৰু সংগীতসকলৰ কণ্ঠত লটিঘটি বোলছবিৰ এই গীতটি।

পোনাকণ চিনেমাত সেয়া আছিল সুমন কল্যাণপুৰ। শ্ৰোতাসকলে চিত্ৰবিদ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱা বিৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সন্দৰ্ভত ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহপঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহপঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত আজি লোকপিয়লৰ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী পৰহিলৈ চলিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা এই পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যাম কানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস উপলক্ষে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ দং কামকম খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত কাৰ্বি ৰংচপি গাঁৱত এটা সজাগতা আৰু স্বাস্থ্যসেৱা কাৰ্যসূচী অনুষ্ঠিত হয়। ঋতুস্ৰাৱক লৈ সমাজৰ কুসংস্কাৰ আৰু ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ লগতে মহিলাসকলৰ মাজত নিৰাপদ ঋতুস্ৰাৱ ব্যৱস্থাপনা, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্বজুৰি এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলা মোবাইল ইউনিট আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ যৌথ উদ্যোগত অঞ্চলটোৰ কিশোৰী, ছাত্ৰী আৰু মহিলাসকলৰ বাবে এটা বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলটোৱে মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰক্তহীনতা, পুষ্টিহীনতা আৰু ঋতুস্ৰাৱজনিত স্বাস্থ্য সমস্যা আদি বিষয়ত পৰামৰ্শ আগবঢ়ায়। সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ সময়ত সামাজিক মাধ্যমত বিভ্ৰান্তিকৰ তথ্যৰ প্ৰচাৰৰ জৰিয়তে যাতে আতংকময় পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আয়ুক্ত আয়ুষী জৈনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিৰ্দেশনা জাৰি কৰিছে। দুৰ্যোগ সম্পৰ্কীয় যিকোনো অপ্ৰমাণিত, ভিত্তিহীন তথ্য সামাজিক মাধ্যমত প্ৰচাৰ নকৰিবলৈ নিৰ্দেশনাৰ জৰিয়তে আহ্বান জনোৱা হৈছে। দুৰ্যোগকালীন সময়ত ভুৱা সংবাদ চিনাক্তকৰণ, পৰীক্ষণ আৰু প্ৰতিৰোধৰ উদ্দেশ্যে তথ্য পৰীক্ষণ সমিতি গঠন কৰা হৈছে। এই সমিতিখনক সামাজিক মাধ্যমত প্ৰচাৰিত ভুৱা তথ্য চিনাক্তকৰণ, প্ৰয়োজন অনুসৰি অপসাৰণৰ ব্যৱস্থা গ্ৰহণৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ ক্ষমতা প্ৰদান কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও এতিয়া নিবেদন কৰিছো ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত নাট শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট আজিৰ এয়া প্ৰথম খণ্ড।

0: Cristo Pusto Mohalusto.
1: আমাৰ নাট বিভাগৰ নিবেদন, শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট। ৰচনা ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ। এয়া শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ প্ৰথম খণ্ড।
2: কি কৰিবি?
3: ভাবিছো ৰবি,
2: সেই গাৰটো দেচোন।
0: এই সি খালি ভাবিয়েই থাকে, এতিয়া আকৌ গাৰটো লৈ ভাবিব। বাদ দে, কাইলৈ ৰাতিপুৱা দুদুৰন্ত ঘৰত নতুনকৈ বেডমিণ্টনৰ কোৰ্ট কাটিম।
3: কাৰ ঘৰত?
0: দুদুৰন্ত ঘৰত।
3: আকৌ
0: কি? আকৌ
3: যোৱাবাৰ কি হৈছিল মনত নাই? ককৰ পইচা কোনে দিব? ককৰ পইচা
0: কোনে দিব? আকৌ আমি চবেই মিলি দিম। প্ৰথমটো মই দিম, তাৰ পাছতো দুদুলে দিব, তাৰ পাছতো তই দিবি, আৰু তাৰ পাছতো ৰঞ্জুৱে দিব।
3: দিব হৈছে, যিদিনা দুদুলৰ ককিনা পাল পৰিব সেইদিনা তাৰ মাকৰ লগত মোমায়েকৰ ঘৰলৈ, আমুক জেঠাই ঘৰলৈ, তামুক পেহী ঘৰলৈ, চাহ খাবলৈ, নতুন কেঁচুৱা চাবলৈ, পানী লগা জ্বৰৰ খবৰ ল'বলৈ যোৱা দিন পৰিব।
0: এদিন আকৌ পেট বিষাব,
3: এদিন আকৌ মাকে ওলাই আহি ক'ব, তোমালোক আহিলা মুনু, আজি তোমালোকে খেলা দিয়া, দুদুলৰ আজি ঢেৰ হোমৱৰ্ক আছে, পোন্ধৰটা অংক, দুটা সাৰাংশ, তাৰ আকৌ গধূলিতে টোপনি ধৰে নহয়, তাতে এইকেইদিন গধূলিৰ পিছত ইমান মহ ওলাই।
4: ঐ বাপু,
3: কি হ'ল?
4: ডাঙৰ মানুহৰ কথা তেনেকৈ কিয় কৈছ? চাওঁ, নাম বিচনাৰ পৰা, মই বিচনা পাৰোঁ। তহঁত ল'ৰাবিলাকে খেলিবি, কাজিয়া কৰিবি, যি কৰি থাকিবি, মাকৰ কথা কিয় কবি?
3: কিয় নকম? সঁচা কথা, মাকৰ হ'লেও ক'ম, দেউতাকৰ হ'লেও ক'ম, আৰু তোৰ হ'লেও ক'ম।
4: খালি তোৰ নিজৰ হ'লে নক।
3: কিয় নকম? মোৰ হ'লেও ক'ম। আৰু ডাঙৰ মানুহৰ কথা যদি ক'ব নালাগে, তেওঁলোকে আমাৰ আগত সেইবোৰ কাম কৰে কিয়? ভাবে চাগৈ এইবোৰ পোৱালি পোৱালি ল'ৰা কিডাল বুজে, আমি চব বুজো, বুজিছ? আচলতে দুদুলৰ মাকে আচল, বুজিছ? এক নম্বৰ কৃপণ, এনেকুৱা কঞ্জুচ, মানে কি কবি আৰু।
4: মনে মনে থাক, নাম বিচনাৰ পৰা।
3: এদিন দুদুলৰ ককিনা পাল পৰোঁতে কি হৈছিল জান? আমি ৰেকেট চেকেট লৈ গৈছোঁ, ভাবিছোঁ সি নতুন কক কিনি থৈছে চাগৈ, খেলিম আৰু। তাৰপিছত সি যিটোহে কক উলিয়াই দিলে, আগৰ পুৰণা ককটো, টোপটোত যে ফিটাডাল থাকে সেইডাল ভালকৈ গমাথাৰে লগাই, তাৰো আগৰ পুৰণি ককৰ পাখি দুটামান খুচি মাকে ৰিপেয়াৰ কৰি থৈ দিছে। আৰু যেতিয়া আমি কিনা ককেৰে খেলিম, তেতিয়া তাৰ মাকে বাৰাণ্ডাত বহি সি কেই গেম খেলিবলৈ পালে সেইটো গণতি কৰি থাকে। নহয় বাপু, সি সিফালৰ পৰা আৰু এগেম খেলক দিয়া, এইফালৰ পৰা খেলোতে তাৰ চকু ট্ৰট পৰিছিল নহয়, তাৰ ভালকৈ খেলাই নহ'ল।
4: তহঁত বৰ দুষ্ট, বুজিছ?
0: তহঁতে মোৰ কথা কিবা কৈ হাঁহিছ নহয়?
4: অ ভুলু, তুমি কোনফালেদি আহিলা?
0: এইফালেদি।
4: অ ভুলু, তুমি তোমাৰ দুই নম্বৰ মাতটোৰে কথা কোৱা না,
0: কম ৰবা।
3: অই ভুলু, তোক মই আগতে কিমানবাৰ কৈছো, তই মাতবোৰ নকৰাকৈ চিধা ভিতৰলৈ সোমাই আহ, কিয় আগফালৰ পৰা মাতিব নোৱাৰ? আমি তহঁতৰ ঘৰলৈ গ'লে একেবাৰে দেখোন গেটৰ পৰাই ভুলু ভুলুকৈ
0: একেবাৰে কথাকে খালি বাৰে বাৰে বেক বেক বেক বেক, আগফালে দুৱাৰ বন্ধ কৰি থবি, দুৱাৰৰ ওচৰত কলিং বেল লগাবি, ক্ৰিং ক্ৰিং ক্ৰিং, তাৰপিছত কথা কবি। চাওঁ, সিফালে যা, বহিবলৈ দে। এতিয়া ক, কাইলৈৰ প্ৰগ্ৰেম কি?
2: ই স্কুলৰ পৰা অহাৰ পৰা এই এক ঘণ্টা ভাবিয়ে আছে ভাবিয়ে আছে, প্ৰগ্ৰেম ওলোৱাই নাই।
3: আমি উঠিলেহে তই বিচনা পাৰিব পাৰিবি, বচোন বহ। তই বহ, কথা এটা সোধো, তই তোৰ বহুত ইংৰাজী কিতাপ পঢ়িছ?
4: পঢ়িছোঁ, কি হ'ল এতিয়া?
3: এই তোৰ সেই কিতাপৰ ল'ৰা ছোৱালীবোৰে দেওবাৰে কি কৰে? মানে ফূৰ্তি কাম, মানে এটা প্ৰগ্ৰেম,
0: মানে একদম নতুন, গৈ থাকিম গৈ থাকিম, খটপ খটপ খটপ খটপ, ঠাই থৈ ঠাই থৈ চুই,
3: চুপ থাক পাতি হা।
0: ঠিক আছে পেটলা,
3: কচোন তই এটা প্ৰগ্ৰেম ঠিক কৰি দে।
4: সিহঁতে কত ধৰণৰ কাম

0: সাগৰৰ পাৰলৈ যায়। তাত বেলেগ বেলেগ ধৰণৰ এই হেৰি কি কয় শামুকৰ খোলা গোটাই, সৰু সৰু টিলা বগাবলৈ যায়, নদীৰ পাৰে পাৰে ঘূৰি বেলেগ বেলেগ আকৃতিৰ শিলগুটি গোটাই।
1: কি হ'ল আকৌ তোৰ?
2: মানে আমাৰ ইয়াত সাগৰ আৰু টিলা নাইতো, সেইকাৰণে ভাবিছো তইতো শান্ত, তই ৰুক্মিণীহঁতৰ নাটটোৰ চাৰিওফালে ঘূৰি ফুৰিবি আৰু মই সিহঁতৰ চুবুৰীটোৰ চালে চালে বগাই জেপিকনি বিচাৰি ফুৰিম।
0: তেনেকুৱা কৰিলে মই কিন্তু একো নকওঁ, কৈ দিছো
1: বোলো তথাপি ভাবি কৈ দিছো। অঁ কচোন, আমাৰ ইয়াত কৰিব পৰা কিবা এটা ক।
0: আমাৰ ইয়াত কৰিব পৰা অ এটা কথা মনত পৰিছে, তহঁতে হেৰি কৰিব পাৰ।
1: হেৰি ঠিক আছে, কাইলৈ আমি চবেই হেৰি কৰিম।
0: নকওঁ যোৱা, মই ইয়াত নাথাকোৱে।
1: কচোন বহ, এইডালৰ কথা বাদ দে, তইনো কথাই কথাই ইমানকৈ হেৰি হেৰি কৰি থাক কিয়?
0: আহি যায় মই কি কৰিম?
3: চেষ্টা কৰিবি আকৌ, হেৰিটো আহি যাব খুজিলে ব্ৰেক মাৰিবি, নহ'লে পাছত গৈ সেইদিনা যে মিটিঙত বক্তৃতা দিছিল মানুহজন, তোৰো অৱস্থা তেনেকুৱা হ'ব।
1: বাদ দে এতিয়া সেইবোৰ, কচোন।
0: তাত কিছুমান ল'ৰাই কৰে কি, মোনাত খোৱা বস্তু, বহী আৰু পেঞ্চিল লৈ ওলাই যায়। খুব বেছিকৈ মটৰ গাড়ী অহা যোৱা কৰা বাটৰ কাষৰ এঠাইত দুই তিনিটা ল'ৰাই বহি লয় আৰু তাৰপাছত হেৰি কৰে, বাটেদি যোৱা গাড়ীবোৰৰ কোনে কিমান পাৰে নম্বৰবোৰ লিখি যায়।
3: মানে কিমান গাড়ী গৈছে এইটো গণতি কৰি থাকে?
0: নহয় নহয়, গাড়ীবোৰৰ নম্বৰ প্লেটত যিটো নম্বৰ থাকে সেইটো লিখি যায়।
1: তাৰপাছত
0: তাৰপাছত সিহঁতে কোনে কিমান বেছি নম্বৰ লিখিব পাৰিলে সেইটো হিচাপ কৰে আৰু হেৰি কৰে, মানে একেখন গাড়ীৰ নম্বৰকে কেইটাই লিখিছে সেইটো মিলাই। সেয়াই আৰু।
2: সেয়াই? তাৰপিছত আৰু একো নাই? এইটোনো আৰু কি ফূৰ্তি হ'ল?
0: কিয় ফূৰ্তি নহ'ব? তুমি যে এবাৰ খালী চিগাৰেটৰ পেকেট গোটাবলৈ লৈছিলা, সেইটোতনো কি ফূৰ্তি আছিল? আৰু চব কথাতে ফূৰ্তি বিচাৰিলে নহ'ব নহয়, এইটো খেলত কিমান লাভ হয় চোৱা। এক নম্বৰ, সেইটো ৰাস্তাইদি ঘণ্টাত কেইখনকৈ গাড়ী অহা যোৱা কৰে, তোমালোকে সেইটো ক'ব পাৰিবা। দুই নম্বৰ হেৰি,
1: দুই নম্বৰ হেৰি ঠিক আছে, তাৰপিছত
0: তোমাক মই সঁচাকৈ দিম কিন্তু ভুলো, কৈ দিছো।
1: তই তাৰ কথা শুন, কৈ যা।
0: দুই নম্বৰ কথা, ইয়াত গাড়ীৰ নম্বৰ কিমান ধৰণৰ আছে তহঁতে সেইটো প্ৰথমবাৰৰ কাৰণে খুব ভালকৈ জানিবি। এনেই জানো তহঁতে সেইবোৰ মন কৰ, তহঁতে বৰ বেছি ASK অমুক, ASL তমুক সেইকেইটামানহে জান।
1: তাৰপাছত কৈ যাচোন।
0: আৰু তহঁতে যে ফু ফুকৈ চলি যোৱা নম্বৰবোৰ তৎক্ষণাত চাই লিখিবলৈ শিকিবি। এইফালৰ পৰা এখন গাড়ী আহিল, সেইখন চাই থাকোঁতে সিফালৰ পৰা আৰু দুখন আহিল, আকৌ আহিল ইফালৰ পৰা এখন। ইমান খৰ খৰকৈ চোৱা, লিখি যোৱা, এইটো আচলতে এটা বৰ ডাঙৰ ট্ৰেইনিং, বুজিছ?
1: ঠিক আছে, হৈ গ'ল প্ৰগ্ৰেম, একদম বিৰাটি প্ৰগ্ৰেম। ঐ ভুলু, তই ঠিক 12 বজাত ইয়াত হাজিৰ হ'বি, আমি জুবিলি পাৰ্কলৈ যাম। সেইফালে মানুহ দুনি বৰকৈ নাথাকে, গাড়ী কিন্তু খুব চলে। 1 বজাত তাৰ ৰেলিঙত বহি ল'ম, বাছ।
2: মই কিন্তু ফূৰ্তিটো বুজা নাই ভাই।
1: ঠিক আছে, তই যদি ফূৰ্তি নেপাৱ তেন্তে তই পাৰ্কত চিগাৰেটৰ পেকেট বুটলি ফুৰিবি। আৰু শুন, মোনাত খোৱা বস্তু লৈ ল'বি।
2: মই ৰুটি আৰু নিমখ ল'ম, তহঁতে সিজোৱা কণী, মাখন আৰু কল ল'বি, মোৰ কাৰণে দুটা কণী ল'বি।
1: আৰে মেঘ।

0: ঠিক আছে, এইখিনিয়ে ভাল ঠাই, এইখিনিত আবেলিলৈকে ছাঁ পৰি থাকিব।
1: তই কেনেকৈ জানিলি ইয়াত ছাঁ পৰি থাকিব বুলি?
0: বেলিটো কোনফালে যাব সেইটো জানিলে হ'ল। ইয়াত পশ্চিম কোনফালে?
1: এইফালে।
0: গৰু পশ্চিম কোনফালে
1: জানো? এইফালে।
0: তোমোৰটো তই য'তে থাক সেই ঠাইডোখৰত পূব পশ্চিম উত্তৰ দক্ষিণ কোনফালে জানি ল'ব লাগে, বুজিছ? ঠিক আছে, আমি ধুনীয়া কোৱাতকৈ এটা কাম বেছি কৰিম। ৰবি, আগতে বহি লওঁ। এতিয়া বহীখনৰ যেনিবা এইটো পৃষ্ঠা এনেকৈ আঁচ মাৰি পৃষ্ঠাটো দুভাগ কৰি লওঁ। এইটো ভাগত এইফালৰ পৰা এইফাললৈ, মানে পূবৰ পৰা পশ্চিমলৈ যোৱা গাড়ী নম্বৰ, আৰু এইটো ভাগত উল্টা ফালৰ পৰা মানে পশ্চিমৰ পৰা পূবলৈ যোৱা গাড়ী নম্বৰ লিখিম।
1: উল্টা নে ওলোটা?
0: ইয়াকো মোৰ ভুল ধৰিবলৈ আহিল। শুন শুন, তাৰপাছত আমি মিলাওঁতে কোনফালৰ পৰা কিমান গাড়ী আহিল সেইটো হিচাপ কৰিম।
1: ঠিক আছে, ষ্টাৰ্ট।
0: এই ৰবি ৰবি ৰবি, বোলো তোক কিন্তু মই এতিয়া কৈ দিলোঁ, প্ৰাইজ পাবৰ কাৰণে তই এনেই কিছুমান নম্বৰ লিখি সংখ্যা বেছি নকৰিবি, তই মহা দুষ্ট। ঠিক আছে, আমি 1 বজাৰ পৰাহে আৰম্ভ কৰিম। এই বোলো তই যাচোন, হয় এই মানুহজন সুধি আকৌ এতিয়া কেই বাজিছে?
1: দেউতা ঘড়ীটো লৈ অহা হ'লে ভাল আছিল নহয়, এইবাৰ এনুৱেল পৰীক্ষা হৈ গ'লেই দেউতাই মোক ঘড়ী এটা কিনি দিম বুলি কৈছে।
0: তেতেৰা এতিয়াই ঘড়ী পিন্ধিব হ'ল। বৰদেউতাক কৈ দিবি যিদিনা প্ৰথম ঘড়ীটো পিন্ধিবি সেইদিনা 1 বক্সিঙত ঘড়ী চেপ এটা কৰি দিম। তই নম্বৰ লিখিছ কিয়? কাট কাট কাটি পেলা, ইমান বেমানি কৰি

0: তোৰ কিমান হলো মনু?
1: 59
2: 59 কণ।
0: তই কেতিয়া গণ্ডি কৰিলি?
1: মই প্ৰথমে ইনেই গাড়ী নম্বৰ লিখি যাওঁ, তাৰ পাছত যেতিয়া গাড়ী নাহে ইনেই বহি থাকিব লাগে, তেতিয়া বাওঁফালে 1-2 নম্বৰ দি যাওঁ।
0: ই নিবুকা কম নহয়, এবাৰ পৰা ময়ো তাকে কৰিম ৰ।
1: ময়ো কৰিম। এইটোৰ নাম কি জান? ছিৰিয়েল নাম্বাৰ।
0: জানো দে, অসমীয়াত ছিৰিয়েল নাম্বাৰ কি কয় কচোন?
1: অসমীয়াত ৰবি মই জানো, পাহৰিছো, এতিয়াই কৰি দিম।
0: ক'ব পাৰিলে 1 নম্বৰ।
2: এই গাড়ী গাড়ী গাড়ী গাড়ী গাড়ী
0: ASZ 4614।

0: এইবোৰ কোন ৰাজ্যৰো নলবাৰী কামৰূপৰ
1: তোৰ মূৰৰ নাগালেণ্ডৰ
0: জানো দে এনেয়ে কৈছো আৰু এই ডিয়ালেক্টবোৰ
1: এতিয়া নকওঁ কিয় জান নহয় মই কোৱাৰ পিছত জানো বুলি ক'বলৈ ৰৈ আছো নহয়
0: ক'ৰ কচোন
1: দিল্লী
0: মই ঠিক ভাবিছিলো
1: কি এনে চয়তান
2: আমি
3: নম্বৰ
1: লিখি থৈছো আৰু মানুহ মাতি আনিছে

0: এখন নেনাংবিচোন। এই গাড়ীখন এইজন মানুহে চলাইছিল নেকি অ ৰবি ৰবি মনে মনে কি কৈছে শুনচোন।
1: মানে চৌধুৰী, আপোনাৰ ল'ৰা দুটাৰ কথা মই আগতেও শুনিছোঁ, বৰ চালাক চতুৰ বুদ্ধিমান ল'ৰা। এদিন ক'ৰবাত কোনোবাই মোক দেখুৱাইও দিছিল, শকত কৈছে ল'ৰাটো, নামটোও জানিছিলোঁ।
2: ঘৰত বাপু বুলি মাতো, আচল নাম
1: বাপু বাপু। তাক বাপু বুলিয়ে চবেই চিনি পাই যেন পাইছোঁ। কিন্তু কথা হ'ল চৌধুৰী, সিহঁত সৰু ল'ৰা, বাটত ধেমালি কৰি থাকোঁতে ক'ত কি দেখিছে, সেইবোৰ শুদ্ধকৈ দেখিছে নে ভুলকৈয়ে দেখিছে, তাৰো একো ঠিক নাই নহয় জানো।
2: কথাটো হওঁতে হয়, কিন্তু
1: আচলতে মই আজি ঘৰৰ পৰা ওলোৱাই নাই। ই এই মাজু ল'ৰাটোৱে, মাহীয়েকৰ ছোৱালীজনী, তাই যে আমাৰ ঘৰত ভাত খাবলৈ আহিছিল, সি তাইক ঘৰত থৈ আহিবলৈ গাড়ীখন উলিয়াই নিছিল, কিন্তু সি সেইটো ৰাস্তাইদি যোৱাও নাই অহাও নাই। মই তাক বাৰে বাৰে সুধিছোঁ, সঁচা কথা কবি, অন্তত আমি আইনক ফাঁকি দিব নালাগে নহয় জানো।
2: হয়,
1: তাৰপাছত মই গাড়ীখনো ভালকৈ চালোঁ। আজি এসপ্তাহমানৰ আগতে সেই ড্ৰাইভাৰটোৱে এই শিৱ মন্দিৰৰ ওচৰত সাৰ গৰু এটাৰ গাত কেনেবাকৈ লগালে, আগফালে অকণমান পটুকা এটা পৰিছিল, দাগ বুলিবও গাড়ীখনত সেইটোৱেই, বুজিছে। তাৰ বাহিৰে ক'তো ঘহনি খোৱাৰ চিন এটাও নাই। কিন্তু ল'ৰাকেইটাৰ হাতত কিয় আমাৰ গাড়ীখনৰ নম্বৰটো লিখা পৰিল মই সেইটোৱে ধৰিব নোৱাৰিলোঁ। কথাটো বুজিছেনে?
2: মই কথাটো ধৰিবই পৰা নাই দেখোন। মানে
1: মুঠতে চৌধুৰী, আপুনি ল'ৰা দুটাক বুজাই ক'ব, সৰু সৰু ল'ৰা, এইবোৰ লেঠাৰ মাজলৈ আহিব নালাগে। আৰু লেঠাটো অকল সিহঁতৰে নহয়, লেঠাটো আপোনাৰো।

0: মায়ে কি কৈছে?
1: মায়ে কৈছে এই মানুহজন বোলে বৰ সাংঘাতিক মানুহ। আমাৰ দেউতাৰ বোলে কিবা এটা ইনকাম টেক্সৰ কেছ আছে। মানুহজনৰ আমাৰ ওপৰত খং উঠিলে বোলে দেউতাক বহুত টকা ফাইন কৰি দিব পাৰে। সিমানখিনি টকা ফাইন দিলে বোলে আমাৰ ভাত খাবলৈকে পইচা নোহোৱা হ'ব।
0: দেউতাই কি কৈছে?
1: তহঁতক যি কৈছিল সেয়ে। এইবিলাক নোহোৱা নোপোজা খেল খেলাৰ কি দৰকাৰ আছিল? ঘৰখনলৈ বিপদ মাতি অনাৰ কি দৰকাৰ আছিল?
0: আমাৰ বহী দুখন কি হ'ল?
1: দেউতাৰ টেবুলতে আছে।
0: ৰুণি, এতিয়া আমি কি কৰিম? আমিনো ইমান সঁচা কথাটো মিছা কথা বুলি ক'ম নে?
1: তাকেতো, সঁচা কথা ক'লেও যে দেউতাৰ ইমান বিপদ হ'ব।
0: আমিতো মানুহবিলাকে সোধোতে গাড়ীখনৰ নম্বৰটো ক'লোৱেই।
1: মানুহবিলাককহে ক'লি, পুলিচৰ আগততো কোৱা নাই। পুলিচে বোলে তহঁতক বিচাৰি আমাৰ ঘৰলৈকো আহিব পাৰে। আৰু দেউতাই কৈছে মানুহটো যদি হস্পিটেলত মৰি যায় তেতিয়াহ'লে কথাটো বোলে বৰ ডাঙৰ হৈ যাব।
0: মানুহটো বৰ দুখীয়া, বুজিছো, দেখিলেই ক'ব পাৰি। তেওঁ বোলে ৰেলৱে ষ্টেচনৰ ওচৰত এখন সৰু দোকান আছে। পুলিচৰ আগত আমি মিছা কথা ক'ম নেকি?
1: এতিয়া অহা মানুহজনে দেউতাক কৈছে তহঁতে বহীত নম্বৰ লিখা কথাটো ক'ব নালাগে, আৰু মানুহবোৰৰ আগত যিটো নম্বৰ ক'লি সেইটো কি আছিল পাহৰি গ'লি বুলি ক'লেই হ'ল।
0: বুজিছ মনু?
2: কি?
0: মানুহজনে যেনেকৈ ক'বলৈ কৈছে তেনেকৈ ক'ম দে। বহীখনৰ পাতকেইটা ফালি পেলাওঁ,
2: মই সেইবিলাক কৰিব নোৱাৰোঁ।
1: চুপ, মনে মনে, কোনোবা আহিছে হ'বলা। ফুলু, তুমি অকলে আহিছা নে আৰু কোনোবা আহিছে?
3: অকলে আহিছোঁ, মা দেউতাক সুধি আহিছোঁ। আজি মই ইয়াতে থাকিম। মোৰ বৰ ভয় লাগিছে ৰুণী বাইদেউ।
1: কিয়, কি হৈছে? বহাচোন, তুমি ভাত খালা নে নাই?
3: নাই খোৱা, ইয়াতে খাম। তোমালোকৰ তালৈ মানুহ এজন আহিছিল নেকি? মটৰখন যাৰ সেই মানুহজন
1: আহিছিল।
3: মানুহজন আমাৰ ঘৰলৈও গৈছিল। ঐ মনু, তোৰ গাড়ীখনৰ নম্বৰটো মনত আছে? কি কচোন?
0: AZ 4699।
3: কোনফালৰ পৰা কোনফাললৈ আহিছিল?
0: পশ্চিমৰ পৰা পূবলৈ।
3: তহঁত দুইটাৰে মিলিছে?
0: মিলিছেতো।
1: কিয়, কি হ'ল?
3: মোৰো ঠিক মনত আছে, গাড়ীখনৰ নম্বৰ AZ 4699। মই ঠিক দেখিছিলোঁ, কিন্তু কথা পাতি আছিলোঁতো আৰু ফটকৰে এক্সিডেণ্টটো হৈ গ'ল। লৰালৰিতে মই পূবৰ পৰা পশ্চিমৰ ঘৰটোত লিখি পেলালোঁ আৰু নম্বৰটো 4696 হৈ গ'ল।
0: সেইবিলাক ভুল ফুটৰ কথা এতিয়া বাদ দে।
3: কিয় বাদ দিবি? সেইটোৱেইটো ডাঙৰ কথা হৈছে। মানুহজনে মোৰ গাড়ীখন চালে, চাই ক'লে, ক'তা পশ্চিমৰ পৰা পূবলৈ অহা গাড়ী নম্বৰবোৰৰ ভিতৰত দেখোন আমাৰ গাড়ী নম্বৰ নাইয়েই। আজিকালি এই বদমাছ ল'ৰাবোৰে মিছামিচিকৈ গণ্ডগোল কৰে।
0: কি, আমাক বদমাছ বুলি কৈছে? আৰু কি কৈছে?
3: মই শুনাকৈ আৰু একো কোৱা নাই। আগফালে দেউতাৰ লগত মানুহজনে বহুত কথা পাতিছিল। দেউতাই পিছত মোক কৈছে নম্বৰটো লিখোঁতে বাপু মনুহঁতৰতো ভুল হ'ব পাৰে, কাৰ শুদ্ধ কাৰ ভুল কেনেকৈ ঠিক কৰিবি?
0: তোক মই এনেই গৰু বুলি কওঁ নেকি?
1: তাই মনে মনে থাকচোন, দেউতাৰাই তোমাক এতিয়া কি কৰিবলৈ কৈছে ভুলো?
3: দেউতাই কৈছে তই যি লিখিলি লিখিলি, তাকে শুদ্ধ বুলি কবি। এতিয়া আৰু সেইটো ভুল বুলি ক'লে কোনে মানিব?
1: আৰু
3: আৰু মানুহজনে বোলে মোক ঘড়ী এটা কিনি দিম বুলি কৈছে।
0: তোৰ বহীখন ক'ত আছে?
3: মানুহজনে লৈ গৈছে।
0: লৈ গৈছে? কিয় দিলি?
3: মই দিলোঁ নেকি? দেউতাই খুজোতে মই দেউতাক দিলোঁ। মানুহজনে দেউতাৰ পৰা লৈ গৈছে।
0: বৰ ভাল কথা হৈছে।
3: মই কি কৰিম?
0: কিবা কৰিবি আৰু, মানুহজনে যেনেকৈ ক'বলৈ কৈছে তেনেকৈ ক'বি, আৰু তেখেতে এতিয়া নতুন ঘড়ীটো পিন্ধি ঘূৰি ফুৰিবি। কিন্তু মই কৈ দিছোঁ, সেইটো ঘড়ী পিন্ধি তই মোৰ ওচৰলৈ নাহিবি।
1: তই মনে মনে থাকচোন।

0: পাৰিবি? তই শুলি নেকি ৰুণি?
1: নাই হোৱা, কি হ'ল?
0: ভুলুৱে খুব কান্দিছে।
1: কান্দিছে কিয়?
0: সি যে নম্বৰটো লিখোঁতে ভুল কৰিলে সেইকাৰণে।
1: চাওঁ বলচোন। ভুলু? নাই ভুলু। ভুলু চাওঁ, এইফালে ঘূৰাচোন চাওঁ। চিচি, ইমান ডাঙৰ ল'ৰাই কান্দে নেকি? কি হৈছে কোৱাচোন।

0: নহয়।
1: মোৰ ভুলৰ কাৰণে ইমান গণ্ডগোল হ'ব।
0: একো গণ্ডগোল নহয়, দেউতাহঁত আছে নহয়, তুমি শুই থাকা।
1: ভাল কাম কৰিলেহে মানুহে ঘূৰি পায়, মই ভুল কৰি কিয় ঘূৰি পাম? মোক ঘূৰি নালাগে, দেউতাই মাৰিলেও মই ঘূৰি নলওঁ।

0: mundo? Ah, mundo. ¿Qué han dicho? ¿Sao, sao? Ah, mundo. Oh. ¿Qué es lo ya? ¿Mundo? Ey. ¿Qué es lo que son?
1: Mundo, amor, ni que te burba, nadie de usted. ¿Mux a ver, ni buca venga, bolicoy? ¿Qué tu mal, ni que te burba, nadie de usted?
0: ¿Nadie cola tú?
1: Tiene hola, sobe, yo, amar, bulo, papá, bolicobo. মই কিন্তু মিছা কথা ক'ব নোৱাৰো আৰু বহি পাতো ফালিব নোৱাৰো আপোনাৰ লোকেতো আমাক কথা মিছা কথা ক'বলৈ মনা কৰে
0: নালাগে মনু তই মিছা কথা ক'ব নালাগে তই যি দেখিছিলি তাকে ক'বি যি লিখিছিলি তাকে দেখুৱাবি
1: কিন্তু আপোনাক যে মানুহজনে বহুত ফাইন কৰিব
0: কৰক দে মনু মোক কোনোবাই ভুল কৰি ফাইন কৰিব পাৰে কিন্তু মইতো তহঁতক ভুল কৰি ফাইন কৰিব নোৱাৰো

0: শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাটকলানীৰ প্ৰথম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বাপু, সত্যকাম ফুকন, মনু, মুক্তিকাম ফুকন, ভুলু, অমিতাভ গগৈ, ৰুণী, সংগীতা শইকীয়া, দেউতাক নীলু চক্ৰৱৰ্তী আৰু অফিচাৰ উপেন্দ্ৰজিৎ শৰ্মা। বাণীবন্ধনৰ সহযোগী আছিল বীণা দাস মান্না, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।
1: এয়া আকাশবাণী নগাঁও। এতিয়া শুনাবলৈ লৈছোঁ এটি বৃন্দগীত, গীতৰ কথা স্বৰ্ণ বৰাৰ।

স্বৰ্ণবৰা দা ৰচিত বৃন্দগীতটিৰ লগে লগেই আমাৰ আজিৰ অনুষ্ঠানৰ সামৰণি পৰিলে। আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই আজিৰ অনুষ্ঠানৰ সামৰাৰ সময় হ'ল। আজিৰ অনুষ্ঠান প্ৰচাৰত নিয়ন্ত্ৰণ কক্ষত সহায় কৰিলে ৰোহিত দাসে আৰু বিবেক যাদৱে, কাৰ্যকক্ষত সহায় কৰিলে ৰূপম নাথে। কাইলৈ পুনৰ একে বিন্দুতেই অনুষ্ঠানসমূহ শুনিবলৈ পাব। আজিলৈ অনুষ্ঠান সামৰি মই মুকুন্দনাথে বিদায় লৈছোঁ। শুভৰাত্রি, জয় হিন্দ।